এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 24 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 8 জুন।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: কৃতিত্বৰ কাম। অন্ধ মানুহেও কাণেৰে শুনি নাটকৰ কাহিনী, চৰিত্ৰ এইবোৰ অনুভৱ কৰে। তেনে নাট ৰচনাৰ পদ্ধতিয়েই বেলেগ। সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই, সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খাম খেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰী শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰিকাকত, পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰিকাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই, ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুকুতামালাৰ কথাখিনি নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পূৰবী মুখাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ ললিত।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠত ললিত ৰাগৰ খেয়াল শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 প্ৰণামী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত, নিশা 9:30 বিহপুৰীয়াৰ ৰংগভূমি নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটক কমলা, নাটৰ ৰচনা ঋতুপৰ্ণা মোহন বৰুৱাৰ।

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব এই বিষয়ে এখনি প্ৰামাণ্য আলেখ্য শুনিবলৈ পাব। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাঞ্জিৎ প্ৰীতম কলিতা। বিয়লি 5:20 গঞা শ্ৰোতাৰ অনুষ্ঠানত নলবাৰী জিলাৰ আৰুৰাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতি, যুগুতাই আগবঢ়াব অংকুমণি বৰাই, আজি দ্বিতীয় খণ্ড। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নগেন্দ্ৰনাথ বৰ্মন, ডক্টৰ অজন্তা শৰ্মা আৰু ডক্টৰ কৈলাশ চন্দ্ৰ চমুৱাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:35 পূবালীৰ সুৰত শিববৰ লংফ্লাং আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য, এই বিষয়ে দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, 9:15 জিলাৰ ৰেহৰু, চিত্ৰগীত 9:20, 10:00 হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, দিনৰ 10:30, দিনৰ 11:05 পৰাগমালা লাইভ, 12:15 গীত আৰু গজল, সুৰৰ কৰণী অনুষ্ঠানটি শুনিবলৈ পাব দিনৰ 12:30, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সাৰংগ, নিৰ্মল চৌধুৰীৰ কণ্ঠৰ লোকগীত দিনৰ 1:50, 2:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা ৯ বজাত এতিয়া

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে সজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব সমুদ্ৰ দিৱস, আজি বিশ্ব সমুদ্ৰ দিৱস। ৰাষ্ট্ৰসংঘৰ আহ্বানক্ৰমে 2008 চনৰ পৰাই প্ৰতি বছৰে 8 জুনৰ দিনা বিশ্ব সমুদ্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। সাগৰ আৰু মহাসাগৰসমূহে পৃথিৱী পৃষ্ঠৰ প্ৰায় 71% ঠাই আগুৰি আছে। কাস্পিয়ান সাগৰ আৰু মৰুসাগৰক বাদ দিলে পৃথিৱীৰ আটাইবোৰ সাগৰ আৰু মহাসাগৰ একেলগে একেখন মহাসাগৰ বুলিব পাৰি, কিয়নো ইহঁতৰ মাজত কোনো স্পষ্ট প্ৰাকৃতিক সীমাৰেখা নাই। সাগৰ মহাসাগৰৰ ভাগবোৰ কৰা হৈছে সুবিধাৰ বাবে। খ্ৰীষ্টপূৰ্ব 100 মানতে ষ্ট্ৰেবো নামৰ গ্ৰীক পণ্ডিত এজনে স্থলভাগ আৰু জলভাগৰ বিষয়ে এখন গৱেষণামূলক গ্ৰন্থ ৰচনা কৰে। তাৰ পাছত পচিডনিয়াছ নামৰ আন এজন গ্ৰীক পণ্ডিতে ছাৰ্ডিনিয়া দ্বীপৰ কাষত 1000 ফেডমলৈ সমুদ্ৰৰ গভীৰতা জুখি উলিয়ায়। টলেমিয়ে 200 চনত ভাৰত মহাসাগৰক স্থলভাগেৰে পৰিবেষ্টিত এখন ৰুদ্ধ সাগৰ বুলি মানচিত্ৰ অংকন কৰে। কিন্তু সমুদ্ৰৰ বিষয়ে প্ৰকৃত বৈজ্ঞানিক অনুসন্ধান আৰম্ভ হয় 18 শতিকাৰ পৰাহে। 1773 চনত ব্ৰিটিছ বিজ্ঞানী জন ফিপছে ৰেচ হৰ্ছ নামৰ জাহাজৰ পৰা গভীৰ সাগৰত প্ৰতিধ্বনি সংবাদ গ্ৰহণ বা ইক' চাউণ্ডিং আৰম্ভ কৰে। আগৰ দিনত ৰছীৰে সাগৰৰ গভীৰতাৰ জোখমাখ কৰাৰ চেষ্টা

0: ওলোৱা হৈছিল। বৰ্তমান অতিশব্দ বা আল্ট্ৰাছনিক প্ৰতিধ্বনিৰ সহায়তো সাগৰৰ গভীৰতা জোখা হয়। আকৌ সাগৰ তলিত বিস্ফোৰণ ঘটিবলৈ দি তাৰ পৰা অহা শব্দৰ পৰাও সাগৰৰ গভীৰতা জোখা হয়। এডৱাৰ্ড ফৰ্বছ, ৱাইভিল থমছন, ছাৰ জন মুৰে, লুই আগাছিছ, আলেকজেণ্ডাৰ আগাছিছ, শ্বেপাৰ্ড আদি বিজ্ঞানীসকলে সমুদ্ৰ বিজ্ঞানৰ অগ্ৰগতিত আৰু সাগৰ তলিৰ বিষয়ে জ্ঞান আহৰণ কৰাত প্ৰভূত বৰঙণি আগবঢ়াই গৈছে। বৰ্তমান বিভিন্ন অত্যাধুনিক পদ্ধতিৰ সহায়ত সাগৰৰ পানীৰ লৱণতা, চাপ, উষ্ণতা আৰু অন্যান্য বহু কথা জানিব পৰা গৈছে। ভূভৌতিক পদ্ধতিৰ সহায়ত সাগৰ তলিৰ শিলাৰ গঠন সম্পৰ্কে বৰ্তমান জানিব পৰা গৈছে। এনেধৰণৰ অনুসন্ধানত কিছুমান জলমগ্ন উপত্যকাৰ অৱস্থিতি সম্পৰ্কে জানিব পৰা গৈছে। এনে তথ্যই সাগৰত তেলকূপৰ খনন কাৰ্যত সহায় কৰে। নিৰৱচ্ছিন্নতাৰে তথা সংগ্ৰহ কৰিব পৰা অত্যাধুনিক ছাউণ্ডিং ব্যৱস্থা, ছাইড স্কেন ছোনাৰ আৰু জলগৰ্ভ টেলিভিছন ব্যৱস্থাৰ জৰিয়তে সাগৰ তলিৰ থ্ৰী ডাইমেনশ্যন বা ত্ৰিবিমীয় চিত্ৰ অংকন কৰিব পৰা গৈছে। আকাশী যান আৰু জাহাজ কঢ়িয়াই নিব পৰা মেগনেটোমিটাৰৰ সহায়ত ভূ চুম্বকত্ব সম্পৰ্কীয় বহু তথ্য আহৰণ কৰা হৈছে। আকাশী যানৰ পৰা তোলা ফটোৰ উপৰিও বিশেষ ধৰণৰ ৰং ফিল্টাৰ, ভুৱা ৰং আৰু বহু বৰ্ণিত লেজাৰ ৰশ্মি, তাপীয় চিত্ৰ, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ আৰু অন্যান্য অত্যাধুনিক যন্ত্ৰপাতিৰ উদ্ভাৱনে সাগৰ গৰ্ভৰ ৰহস্য উদ্ঘাটনত প্ৰভূত বৰঙণি আগবঢ়াইছে। এনেদৰে সমুদ্ৰৰ বিষয়ে পোনপটীয়াকৈ তথ্য আহৰণ কৰাটো বৰ্তমান সম্ভৱ হৈ উঠিছে। মুক্তভাৱে ঘূৰি ফুৰিবলৈ পৰা স্কিউবা ডুবাৰো বৰ্তমান হিলিয়াম অক্সিজেন মিহলি বায়ুত উশাহ লৈ বহু সময় সাগৰ তলিত কটাব পৰা হৈছে। 1872 চনত ব্ৰিটিছ জাহাজ চেলেঞ্জাৰে প্ৰশান্ত, ভাৰত আৰু আটলাণ্টিক আৰু দক্ষিণ মহাসাগৰৰ প্ৰায় 127,500 কিলোমিটাৰ জোৰা সামুদ্ৰিক অধ্যয়ন চলায়। এইটোৱেই এনেধৰণৰ প্ৰথম বৈজ্ঞানিক অনুসন্ধান আছিল। এই অভিযানত সংগ্ৰহ কৰা তথ্যৰে 29,500 খিলা কাগজৰ 50টা খণ্ডৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। এইখিনিক সমুদ্ৰ বিজ্ঞানীৰ বাইবেল বুলি ধৰা হয়। মানৱ জাতিৰ লগতে সমগ্ৰ জীৱকুলৰ বাবে সাগৰৰ গুৰুত্ব অপৰিসীম। সাগৰ অফুৰন্ত শক্তি আৰু সম্পদৰ উৎস। আমাৰ প্ৰয়োজনীয় নিৰ্মল পানীখিনিও সাগৰৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহি বৃষ্টিপাত, তুষাৰপাত ৰূপে পৃথিৱীত পৰি নদী, হিম বা ভূমিগত জল হিচাপে আমাৰ ওচৰ পায়হি। ইয়াৰে কিছু অংশৰ বাষ্পীভৱন হয় আৰু এটা অংশ পুনৰ সাগৰলৈ উভতি যায়। এইদৰে জলচক্ৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ পৃথিৱীৰ বতৰ আৰু জলবায়ু নিয়ন্ত্ৰিত হয়। কিন্তু বৰ্তমান যান্ত্ৰিক সভ্যতাই স্থলভাগ আৰু বায়ুমণ্ডলক প্ৰদূষিত কৰাৰ ফলত সাগৰতো ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হৈছে। সাগৰক প্ৰদূষণমুক্ত কৰি ৰাখিবৰ বাবে 1994 চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘই আয়োজন কৰা আলোচনাচক্ৰত 179খন দেশে এখন সামুদ্ৰিক আইনত স্বাক্ষৰ কৰে। এই আইনমতে পৃথিৱীৰ সামুদ্ৰিক দেশৰ একচেটীয়া অৰ্থনৈতিক অঞ্চলৰ সীমা উপকূলৰ পৰা 320 কিলোমিটাৰ দূৰলৈ সীমাবদ্ধ কৰা হয়। গভীৰ সাগৰৰ সম্পদ পৰিচালনা কৰিব আন্তৰ্জাতিক সমুদ্ৰতল চুক্তিয়ে। গভীৰ সাগৰীয় অঞ্চলত মানৱ জাতিৰ
1: জ্ঞান বিজ্ঞান শুনিলে অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ

0: বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। পশ্চিমবংগৰ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনত হ'বলগীয়া নীট UGৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। ভূটানত যোৱা নিশা ৰিক্টাৰ স্কেলত 5.8 প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। নতুন দিল্লীত কালি এখন সন্মিলনত অংশ লৈ শ্ৰীবিৰলাই কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ একে সময়তে আগবাঢ়িব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতৰ যাত্ৰাৰ সৰ্বাংগীন বিকাশ, সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ প্ৰভাৱান্বিত হোৱাটো প্ৰয়োজন বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ ভৱিষ্যত নিৰ্মাণত যুৱচামৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰীবিৰলাই কয় যে শিক্ষিত, দক্ষতাসম্পন্ন আৰু প্ৰযুক্তিৰ জ্ঞান সমন্বিত যুৱচামে বিকশিত ভাৰত 2047ৰ মূল শক্তি গঢ়ি তুলিছে। তেওঁ যুৱ প্ৰজন্মক উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত প্ৰযুক্তিৰ সহায়েৰে ভাৰতক বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাবলৈ আহ্বান।

জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি চণ্ডীগড়ত কমনৱেলথ সংসদীয় সংস্থা চি পি এৰ জোন টু সন্মিলন উদ্বোধন কৰিব। হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, হাৰিয়ানা মুখ্যমন্ত্ৰী নায়ব সিং সাইনি, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ 15খন বিধানসভাৰ প্ৰিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণে ভাষণ দিব। অনুষ্ঠানৰ হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনিয়ে ভাষণ দিব। পশ্চিমবংগৰ সীমান্ত জিলাত থকা ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু 836জন লোকক দেশান্তৰিত কৰা বাবে ব্যৱস্থা লোৱা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা প্ৰকাশ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰী এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্ত নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় 556 কিলোমিটাৰৰ ভিতৰত প্ৰায় 100 কিলোমিটাৰ সীমান্ত বেৰৰ বাবে বি এছ এফক ভূমি প্ৰদান কৰিছে। শ্ৰীঅধিকাৰীয়ে তেওঁৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আওতাত নপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ দেশান্তকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই লোকসকলক পোনপটীয়াকৈ বি এছ এফৰ হাতত গতাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰখনে লোকপিয়লৰ কাম আৰম্ভ কৰা নাছিল বুলি অভিযোগ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে বিজেপি চৰকাৰে বৰ্তমান এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অহা 1 আগষ্টৰ পৰা 15 আগষ্টলৈ গৃহ পিয়ল কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ 30 লাখ মহিলাক অন্নপূৰ্ণা যোজনা আঁচনিৰ অধীনত 3,000 টকাকৈ প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মধ্যপ্ৰদেশৰ পৰা মহেশ কেৱট আৰু কৰ্ণাটকৰ পৰা ডঃ এম নাগাৰাজক প্ৰাৰ্থিত্ব দিছে। দলে লগতে কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে লিংগৰাজ পাটিল আৰু ৰঘু কৌটিল্যৰ নাম ঘোষণা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 বজালৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট ইউ জিৰ যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা পুঁজিৰে চলি থকা স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা পশ্চিমবংগ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু পশ্চিমবংগ চৰকাৰে আজি ৰাজ্যখনত এ বি পি এম জে ৱাই আঁচনি ৰূপায়ণৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব। এই চুক্তিখন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰ কৰা হ'ব। এই উন্নয়নে সমগ্ৰ দেশৰ সকলো নাগৰিকৰ বাবে সমতাপূৰ্ণ আৰু সুলভ স্বাস্থ্যসেৱা লাভৰ দিশত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। পশ্চিমবংগত এ বি পি এম জে ৱাই ৰূপায়ণে ৰাজ্যখনৰ লাখ লাখ যোগ্য হিতাধিকাৰী আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে গুণগত আৰু সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পৰিৱেশক শক্তিশালী কৰিব। এই আঁচনিয়ে যোগ্য হিতাধিকাৰী মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসা চিকিৎসালয়ত ভৰ্তিৰ বাবে প্ৰতিটো পৰিয়ালক প্ৰতিবছৰে 5 লাখ টকাকৈ পৰ্যন্ত প্ৰদান কৰিব।
ভূটানত যোৱা নিশা ৰিক্টাৰ স্কেলত 5.8 প্ৰাবল্য ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূঁইকপ কেন্দ্ৰৰ তথ্য অনুসৰি ভূটানৰ পুনাখা অঞ্চলৰ সমীপত ভূগৰ্ভৰ 26 কিলোমিটাৰ গভীৰত ভাৰতীয় সময় অনুসৰি 11:06

0: এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পাছত 2.8 আৰু 2.4 প্ৰাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় বুলি ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে। ভূমিকম্পত কোনো ক্ষয় ক্ষতি বা প্ৰাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰবংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হয়। ছিকিমত পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইণ্ডোনেছিয়াক ভাৰতৰ এক্ট ইষ্ট নীতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি প্ৰকাশ কৰিছে। ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নো আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ মাজত নতুন দিল্লীত কালি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মন্ত্ৰালয়ে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে গভীৰ সভ্যতাগত সম্পৰ্কৰে শিপাই থকা ভাৰত ইণ্ডোনেছিয়াৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈছে আৰু নতুন নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছ পৰি আছে। দলৰ হৈ ৰহমান শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 12 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছেলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। ৰোলেন গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ' কোবলি 5 ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। পশ্চিমবংগৰ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনত হ'বলগীয়া নীট ইউজিৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনত খেল আৰম্ভ কৰিব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে সমুজ্জ্বল দত্তই।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:18 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:08:07।

মানুহে বিশ্বাসৰ যোগেদিয়েই পৰ্বত বগাব পাৰে, কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া, তেখেতে নবাৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ আসন অলংকৃত কৰিছিল। সোণাৰাম চুতীয়াই 12খন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 4 কোটিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত তেখেতে অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল, সেয়েহে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছিল। সোণাৰাম চুতীয়াৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল কাকজানৰ বাম কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত। 1927 চনত পাঠশালাৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 3 টকাকৈ ছাত্ৰবৃত্তি লাভ কৰিছিল। 1931 চনত কাকজান চৰকাৰী মধ্য ইংৰাজী

বিশ্ববিদ্যালয়ৰ পৰা এম ই পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 5 টকাকৈ ছাত্ৰবৃত্তি লাভ কৰে। 1935 চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা 5টা বিষয়ত লেটাৰসহ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল সোণাৰাম চুতীয়া। 1939 চনত কটন কলেজৰ পৰা ডিষ্টিংচনসহ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কৰ্মজীৱনত তেখেতে 1939 চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে। 1940 চনত শিক্ষকৰ চাকৰি ত্যাগ কৰি জাতীয় মহাসভাত যোগদান কৰে সোণাৰাম চুতীয়াই। 1942 চনৰ ভাৰতীয় আন্দোলনত সোণাৰাম চুতীয়াই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি কাৰাবাস খাটিবলগীয়া হৈছিল। যোৰহাট কাৰাগাৰত সোণাৰাম চুতীয়াই 2 বছৰ 17 দিন বন্দী হৈ থাকিবলগীয়া হয়। 1945 চনত তেখেতে যোৰহাট লোকেল বোৰ্ডৰ সদস্য নিৰ্বাচিত হৈছিল আৰু এই সময়তেই গোপীনাথ বৰদলৈ অনুপ্ৰেৰণাত তেখেতে মহাত্মা গান্ধীৰ সেৱা আশ্ৰমত 10 মহীয়া বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল। 1946 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে। 1954 চনত গোলাঘাটত গ্ৰাম্য উন্নয়ন বিষয়া হিচাপে যোগদান কৰিছিল এইগৰাকী সমাজ সংস্কাৰকে। 1962 চনৰ পৰা 1965 চনলৈকে মাজুলী সাপেখাতি সোণাৰীত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যভাৰ পালন কৰিছিল। তিয়ক ৰজাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপেও দায়িত্ব পালন কৰিছিল সোণাৰাম চুতীয়াই। তেখেতে 1975 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সোণাৰাম চুতীয়াই অসম চৰকাৰৰ পৰা 2000 চনত কেবিনেট মৰ্যাদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বৈষ্ণৱপন্থীত সোণাৰাম চুতীয়াৰ জন্ম হৈছিল 1915 চনৰ আজিৰ দিনটোতেই। বিশিষ্ট সাংবাদিক গৌৰীশংকৰ কলিতা। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ সংবাদ পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই 1990 চনত ইংৰাজী চেণ্ট্ৰিনেল কাকতত ষ্টাফ ৰিপৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে। ইয়াৰ পিছত তেখেতে চেণ্টিনেল, দি নৰ্থ ইষ্ট টাইমছ, জনসাধাৰণ আদিত সংবাদ সেৱা আগবঢ়াইছিল। তেখেতে নৰ্থ ইষ্ট টাইমছ কাকতৰ কাৰ্যবাহী সম্পাদক, কনচাল্টিং এডিটৰ আৰু জনসাধাৰণ কাকতৰ সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। চেণ্টিনেল কাকতৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশ সংস্কৰণৰ সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল গৌৰীশংকৰ কলিতাই। 1975 চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা গৌৰীশংকৰ কলিতাই সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰাৰ আগতে অসম ৰাজ্যিক পণ্যাগাৰ বিভাগত কিছুদিন চাকৰি কৰিছিল। তেখেত বৈদ্যুতিন সংবাদ মাধ্যম এন ই টিভিৰ সৈতেও জড়িত আছিল। 2010 চনৰ আজিৰ দিনটোতে মৃত্যু হয় সাংবাদিক গৌৰীশংকৰ কলিতাৰ। ৰাজনীতিক কিৰণ কুমাৰ গগৈ। তেখেত আছিল মৰাণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। ডিব্ৰুগড় জিলাৰ লেজাই অঞ্চলৰ ভিতৰুৱা বৰদৈপাম গাঁৱত 1956 চনত জন্ম হৈছিল কিৰণ কুমাৰ গগৈৰ। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তেখেত লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিল। 1985 চনত মৰাণ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল কিৰণ কুমাৰ গগৈ। তেখেত অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষও আছিল। অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ সদস্যও আছিল কিৰণ কুমাৰ গগৈ। ৰাজনীতিক কিৰণ কুমাৰ গগৈৰ মৃত্যু হয় 2019 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা পদ্মকৈৰী। ৰাজনীতিৰ ক্ষেত্ৰখনতো বিশেষভাৱে পৰিচিত পদ্মকৈৰীয়ে 1985 চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেখেতে বুধু অৰ্জুন চলচ্চিত্ৰ নিৰ্মাণ কৰি চাহ জনগোষ্ঠীৰ প্ৰথমগৰাকী পৰিচালক হিচাপে পৰিগণিত হৈছিল। ছবি পৰিচালক তথা অভিনেতা পদ্মকৈৰীয়ে ৰঙানদী, ৰতনলাল, মায়া, মা আদি চিনেমা নিৰ্মাণ কৰাৰ লগতে ইয়াৰে কেইবাখনো চলচ্চিত্ৰত অভিনয়ো কৰিছিল। ইয়াৰ উপৰিও তেখেতে জনপ্ৰিয় ধাৰাবাহিক শিৰিখ প্ৰযোজনা তথা পৰিচালনা কৰাৰ লগতে কেইবাটাও খণ্ডত অভিনয় কৰিছিল। অসম আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আছিল পদ্মকৈৰী। তেখেত আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্যও। সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদান অনন্য। এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা সমাজকৰ্মী পদ্মকৈৰীৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। আজি বিশ্ব মহাসাগৰ দিৱস। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত আৰ্ট ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণীসমূহৰ সংৰক্ষণৰ উদ্দেশ্যৰে বিশ্ব মহাসাগৰ দিৱস পালন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। 1992 চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্বব্যাপী বিশ্ব মহাসাগৰ দিৱস পালন কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল আন্তৰ্জাতিক পৰ্যায়ত মহাসাগৰ তথা উপকূল অঞ্চলত আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে চৰকাৰী বেচৰকাৰী সংগঠনৰ সহায়ত উপযুক্ত

উপযুক্ত বহনক্ষম নীতি প্ৰস্তুত কৰা। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হয় 1936 চনৰ আজিৰ দিনটোতেই। ভাৰত আৰু ইংলেণ্ডৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি কৰা হয় 1948 চনৰ আজিৰ দিনটোতেই। 1957 চনৰ আজিৰ দিনটোতেই অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল দেৱকান্ত বৰুৱাই। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক তথা কম্পিউটাৰ বিজ্ঞানী টিম বাৰ্নাৰ্ছ লিৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতেই। বলিউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ জন্ম হয় 1975 চনৰ আজিৰ দিনটোতেই। 1969 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় আমেৰিকান অভিনেতা ৰবাৰ্ট টেইলৰ।

0: শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত প্ৰত্যাহ্বান দূৰ কৰিবলৈ যোগৰ গুৰুত্ব অপৰিসীম। আজি যোগ চৰ্চা শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
1: নমস্কাৰ। আজিৰ এই অতি ব্যস্ত আৰু যান্ত্ৰিক জীৱনশৈলীত আমাৰ মাজত তিনিটা অতি সুলভ শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত প্ৰত্যাহ্বান প্ৰায়ে দেখিবলৈ পোৱা যায়। সেইকেইটা হৈছে দীৰ্ঘদিনীয়া মানসিক অৱসাদ বা ক্ৰনিক ষ্ট্ৰেছ, থাইৰয়ড হৰ্মনৰ নাটনি অৰ্থাৎ হাইপ'থাইৰয়ডিজম, আৰু তেজৰ সঠিক প্ৰৱাহৰ অভাৱত ভৰিৰ শিৰা ফুলি উঠা বা ভেৰিকোজ ভেইনছ। এই তিনিওটা জটিল সমস্যাৰ পৰা প্ৰাকৃতিকভাৱে আৰু ঘৰুৱাভাৱে উপশম পাবলৈ আমাৰ প্ৰাচীন যোগশাস্ত্ৰত এক অতি ফলপ্ৰসূ আৰু বৈজ্ঞানিক পদ্ধতিৰ উল্লেখ আছে। এই বিশেষ যোগাসনটোক কোৱা হয় বিপৰীত কৰণী মুদ্ৰা। চিকিৎসা বা উপশমৰ বাবে এই মুদ্ৰাটো এটা দেৱালৰ সহায় লৈ ঘৰতে অতি আৰামেৰে কৰিব পাৰি। প্ৰথমে দেৱালৰ একেবাৰে কাষত মাটিত এটা আৰামদায়ক কোমল গাৰু বা কুচন ৰাখি লওক। এতিয়া পিঠিখন মাটিত লগাই শুই পৰক আৰু কঁকাল তথা নিতম্বৰ অংশটো গাৰুৰ ওপৰত স্থাপন কৰক। আপোনাৰ ভৰি দুখন দেৱালত পোনকৈ লগাই ওপৰলৈ 90 ডিগ্ৰী কোণ কৰি ৰাখক। হাত দুখন শৰীৰৰ কাষত মুকলিকৈ মেলি দিব আৰু হাতৰ তলুৱা আকাশৰ পিনে মুখ কৰি থাকিব। চকুযুৰি বন্ধ কৰি সমগ্ৰ শৰীৰটো সম্পূৰ্ণ শিথিল কৰি দিয়ক আৰু গভীৰভাৱে লাহে লাহে উশাহ নিশাহ লওক। এই অৱস্থাত দৈনিক 10-15 মিনিট সময় অৱস্থান কৰিব। এই বিপৰীতকৰণী মুদ্ৰাৰ উপকাৰিতা বিজ্ঞানসন্মতভাৱে প্ৰমাণিত। ই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ শান্ত কৰে, যাৰ ফলত মানসিক চাপ সৃষ্টিকাৰী কৰ্টিছল হৰ্মন হ্ৰাস পায় আৰু মনলৈ গভীৰ প্ৰশান্তি আহে। ওলোটা অৱস্থানৰ বাবে ডিঙি আৰু থাইৰয়ড গ্ৰন্থিলৈ তেজৰ প্ৰভাৱ বৃদ্ধি পায়, যাৰ ফলত থাইৰয়ড হৰ্মনৰ ক্ষৰণ স্বাভাৱিক আৰু সুষম হৈ পৰে। ভেৰিকোজ ভেইনছৰ বাবে মাধ্যাকৰ্ষণ শক্তি বিপৰীতমুখী প্ৰভাৱৰ বাবে ভৰিৰ পৰা অহা দূষিত তেজ অতি সহজে হৃদযন্ত্ৰলৈ উভতি আহে, যাৰ ফলত ভৰিৰ ফুলা, গধুৰ ভাৱ আৰু বিষ নিমিষতে আঁতৰ হয়। মন কৰিব, মহিলাসকলে ঋতুস্ৰাৱ বা পিৰিয়ডছৰ সময়ত এই মুদ্ৰা কৰিব নালাগে। ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ, চকুৰ গ্লুক'মা বা ডিঙিৰ তীব্ৰ বিষ আছে, তেওঁলোকে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এই অভ্যাসটো নকৰিব। আহক দৈনিক এই সৰল বিপৰীত কৰণী অভ্যাস কৰোঁ আৰু মানসিক চাপমুক্ত তথা নিৰোগী জীৱন লাভ কৰোঁ। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা।

0: প্রতিষ্ঠান।
1: তাত কি হয়?
0: হেৰো নহয় কি, যক্ষ্মা রোগ ধরা পেলোৱা, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারী হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূল্যা পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলেতো গাখিরতে মোহর খুঁটি,
1: মানে
0: তোর কারণে সকলো বিনামূল্যা আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
1: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। ভাৰতৰে কূটনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে অহা 1 জুলাইত গুৱাহাটীত পদাৰ্পণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। 3 জুলাইলৈ থাকিব ৰাজ্যৰ ৰাজধানীত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ভাগ ল'ব বৈঠকত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ জৰুৰী বৈঠক। পৰৱৰ্তী বিত্তীয় বৰ্ষত দেশৰ বিকাশৰ হাৰ ত্বৰান্বিত কৰিবলৈ ৰণকৌশল প্ৰস্তুত। জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত, ব্যৱসায় বাণিজ্য অধিক সুচলৰ লক্ষ্যৰে প্ৰশাসনিক সংস্কাৰতো গুৰুত্ব। নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰূপায়ণৰ তৎপৰতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ। 17 জুনৰ ভিতৰত খালী পদৰ তথ্য দাখিল কৰিবলৈ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ। 28 জুনত হ'ব বড়ো গাৰো মণিপুৰী মাৰ মাধ্যমৰ বিশেষ টেট। 12 জুনৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। বহুপ্ৰত্যাশিত মহা অম্বুবাচী যুগলৈ মাজত মাথো 15টা দিন। 22 জুনৰ পৰা ভক্ত দৰ্শনাৰ্থীৰ পদধূলিৰে আলোড়িত হৈ পৰিব মা কামাখ্যা ধাম। 22 জুনৰ নিশা 9:08 অম্বুবাচীৰ প্ৰবৃত্তি। 23 জুনৰ পৰা 25 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ। 26 জুনৰ পুৱা নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ পাছতে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব ভক্তসকলৰ বাবে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 29 টকাকৈ বৃদ্ধি। অসমৰ 10খন জিলাত ঘৰুৱা চিলিণ্ডাৰৰ দাম 1000 টকা অতিক্ৰম। হৰমুজত ইৰাণ মাৰ্কিন নৌবাহিনীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত। আমেৰিকাৰ আক্ৰমণত ইৰাণৰ 2খন ড্ৰোন ধ্বংস। তামিলনাডুক মাদক দ্ৰব্য মুক্ত ৰাজ্য গঢ়াৰ দৃঢ় সংকল্প। টিভিকে চৰকাৰৰ প্ৰথম কেবিনেটত এই সিদ্ধান্ত। খেলৰ পৃষ্ঠাত প্ৰাক্তন চেম্পিয়ন ব্ৰাজিল, আৰ্জেণ্টিনা, জাৰ্মানী, ইংলেণ্ডে প্ৰস্তুতি মেচত জয়ী হৈ সাজু হৈছে বিশ্বকাপৰ বাবে। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালেও সহজ জয় সাব্যস্ত কৰিছে প্ৰস্তুতি মেচত। মেক্সিকোত উপস্থিত ইৰাণ ফুটবল দল 16 জুনত ফিফা বিশ্বকাপত আৰম্ভ কৰিব অভিযান। আফগানিস্তানৰ বিৰুদ্ধে ছিৰিজৰ একমাত্ৰ টেষ্টত শক্তিশালী স্থিতিত ভাৰত। 564 ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি যোৱা প্ৰথম খণ্ডত যেতিয়া কথা পাতিছিলোঁ, আপুনি অকণমান আৱেগিক হৈছিল, সৰুকালৰ কথা স্মৰণ কৰিছিল আৰু সেইবিলাক জীৱনৰ এটা এটা অধ্যায় আপুনি সামৰি লৈ তাৰপিছত আজি এইটো পৰিৱেশলৈ আহিছে, এইটো অৱস্থালৈ আহিছে। দ্বিতীয় খণ্ডৰ আৰম্ভণিতেই নাম এফাকি অকণমান গাই শুনাব নেকি?
3: হয়, এইটো আমাৰ আমাৰ নামবিলাকৰ ৰাগত গায়, কিন্তু এনে ভাল লাগে। বৰগীতে যেনেকুৱা ৰাগ, সেই ৰাগেদিয়ে গায়।
2: হয়,
3: আমাৰ এতিয়া বৰ বিশেষত্ব, বহুতেই গায় নাম, বেলেগৰ কথা নকওঁ।

0: ৰাম কি খবৰী।
1: বৰ ভাল লাগিল।
0: এনেকৈ আমাৰ বৰপেটাত মানে বৰপেটাত নাম যেতিয়া হয়,
1: হয়
0: আমাৰ বৰপেটা ভকতবিলাকে যোগত নাম গাব গাব মাতে ক'ব, তেওঁলোকেও প্ৰথম আমাৰ এইটো দিবই লাগিব,
1: এইটো
0: প্ৰথম আমাৰ নাম।
1: ঠিক আছে, আপোনাৰ কণ্ঠত ইমান শুৱলা নামৰ সেই কেইফাকি শুনি আমি সঁচাকৈ আপ্লুত হ'লোঁ। এতিয়া কওকচোন আপুনি, এই আমি এতিয়াও প্ৰথম শ্ৰোতা আছোঁ আপোনাৰ সংগীত যাত্ৰাৰ, আপুনি ঘৰৰ কাষৰে স্কুলখনত শিকিলে মহানন্দ সূত্ৰধাৰৰ তত্বাৱধানত, তাৰপিছত আপুনি আৰু এগৰাকী গুৰুৰ কাষলৈ গ'ল, এনেকৈ যেনেকৈ নহওক আপুনি আগবাঢ়ি গ'ল সংগীত জীৱনত। মোটামুটিকৈ আপুনি কোনটো সময়ত কোন ক্লাছত, ধৰকচোন মই বয়সৰ হিচাপে নহ'লেও ক্লাছৰ, যে ইমানমান ক্লাছ পাওঁতে মই মোটামুটি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলোঁ, তেনেকুৱা সময় কিবা আছে নেকি?
0: নাইন এইবিলাকত মই আৰু এইবিলাক ওজাপুৰিত আমি গাবই লাগিব, সত্ৰ যাবই লাগে,
1: সেইটোতো কৈছে।
0: আৰু এই থিয় নামটো মোৰ মামা, মোৰ মামা আটা মানে বিখ্যাত আছিল, তেওঁৰ পিছত মোৰ মামা বিখ্যাত, তেওঁৰ পৰা লৈছিল, তেওঁৰ পৰা আৰু তেওঁৰ পুতেক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া ডেকা সত্ৰীয়া, তেওঁ ভাল বিখ্যাত আছিল, তেওঁৰ মানে মই মামাৰ পৰা মই গোটেই কীৰ্তন ঘৰখনি তেওঁ মামাৰ পৰা শিকিছিলোঁ। আটাক মই পাইছোঁ, কিন্তু মই আটাৰ পৰা শিকিব নাপাওঁ, কিন্তু মামাৰ পৰা মই শিকিলোঁ, আটাৰ পৰা নাপালোঁ শিকিব। আৰু আমাৰ প্ৰাত আমাৰ ডেকা সত্ৰীয়া বৰপেটা সত্ৰৰ, তেওঁৰ পৰা মই যুগলৰ যুগলখিনি মই লৈছোঁ, ভালকৈ আভাস লৈছোঁ তেওঁৰ পৰা। গতিকে মই এইখিনি মোৰ দেৱেন চন্দ্ৰ পাঠক, আমাৰ আটাৰ নাম যোগেশ কামাৰ আছিল, তেওঁৰ পুতেক দেৱেন চন্দ্ৰ পাঠক, তেওঁৰ পৰা মই কীৰ্তনঘৰ গোটেইখিনি শিকিছোঁ। আৰু তেওঁৰ ল'ৰা আমাৰ নৱজিৎ দাস পাঠক, তেওঁ বৰপেটা সত্ৰ ডেকা সত্ৰীয়া পুনৰ গৈছোঁ, তেওঁৰ পৰা মই যুগলখিনি গোটেইখিনি শিকি লৈছোঁ, এতিয়া মোৰ আৰু চিন্তা নাই, সেইকাৰণে মই এইখন যুগলৰ এইখন মই কৰিছোঁ।
1: হয়, আপুনি কেইবাখনো তেনেকুৱা, আপুনি কেইবাটাও এলবাম কৰিছে
0: সত্ৰত, কেনেকুৱা
1: পুৱাৰ যুগল প্ৰসংগ, তেনেকৈ বৰগীতৰো আপোনাৰ এলবাম আছে বা নামৰো এলবাম আছে, আমি সেইবিলাক শুনি যাম। এই যে আপুনি ধৰকচোন ক'লে যে কম বয়সতে আপুনি ক্লাছ এইট নাইন টেন ঠিক এইখিনি সময় পাওঁতে আপুনি ইতিমধ্যে প্ৰতিষ্ঠিত হৈছেই, আৰু সেইখিনি সময়ত আপুনি বিশেষকৈ নামৰ লগত বেছিকৈ জড়িত আছিল নেকি, বৰগীতত কৰিছে যদিও, কিন্তু এনেকুৱা সময়বিলাকত সাধাৰণতে হয় কি জানে, বিভিন্ন কম্পিটিশ্যনবিলাক হয় স্কুলত হয়, যদিও সেইখিনি সত্ৰীয়া পৰিৱেশৰ বাহিৰৰ কথা, তাত তেতিয়া আপুনি কিবা পুৰস্কাৰ চুৰস্কাৰ এইবিলাক পোৱা আৰম্ভ হৈছিল
0: মই নাম যদিও মই শিকিছোঁ, নামত সিমান সিমান জড়িত নাছিলোঁ, মই এনে ভাল পাওঁ, মই শুনি ভাল পাওঁ, আপুনি গালে মই গম পাম ভাল গাইছে নে বেয়া গাইছে, এনে মই মোৰ নিজৰ সেইটো আছে, মই তেনেকুৱাকৈ মই পৰিৱেশন কৰা নাছিলোঁ, পিছত মই কৰিলোঁ, এতিয়া মোক সকলোৱে মাতে, নাম গাব মাতে, গাওঁ আৰু বা যুগল সেনেকৈ পিছত মই গালোঁ, আগতে মই গোৱা নাছিলোঁ। এই ৰেডিঅ'ত আপোনালোকৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি মই কিছু নামৰো ইয়াতে গাইছোঁ, ইয়াতে কৃষ্ণ গোপাল গুৰু নামৰ ইয়াতে গাইছোঁ, ইয়াতে
1: গাইছে, মই সেই ৰেডিঅ'ৰ প্ৰসংগটোলৈ আহিম, তাৰ আগতে ৰেডিঅ'ৰ
0: গাইছোঁ,
1: ৰেডিঅ'ত আপুনি
0: যুগলো গাইছোঁ কীৰ্তন।

0: গাওঁ গাইছোঁ এইবিলাক, আৰু বিভিন্ন ফিচাৰবিলাকত মই প্ৰায় ইয়াতে
1: কণ্ঠদান কৰিছোঁ,
0: কণ্ঠদান কৰিছোঁ ইয়াতে। ৰেডিঅ' মোৰ গুৰু বুলি ক'ব লাগিব, মানে আগবাঢ়ি যোৱাত মানে এইখিনি ক'ব লাগিব।
1: সেই আমি আকাশবাণীত আপুনি কেনেকৈ আহিল সেই কথাটো আহিম। তাৰ আগতে আপুনি এই ধৰকচোন স্কুলীয়া পৰিৱেশ বা কলেজীয়া পৰিৱেশ, তেনেকুৱা পৰিৱেশবিলাকত ইতিমধ্যে আপুনি এই যে ক'লে মই পুৰস্কাৰ পোৱা আৰম্ভ হ'ল, সেইবিলাকে আপোনাক উৎসাহো দিলে দিয়কচোন। তেনেকুৱা সময়ত আপোনাৰ, আমি এটা বৰগীত আগতে শুনিছিলোঁ, কোনবিলাক বৰগীতে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিল? মানে মানুহৰ থাকেতো ইমানবিলাক বৰগীত আছে, তাৰ ভিতৰত বোলে এইকেইটা গীতে মোক কিন্তু খুব মানে আগুৱাই যোৱাত সহায় কৰিছে।
0: মই নাৰায়ণ কাহবাটি গাইছিলোঁ, আগতে গান আছিলোঁ, মই মোৰ এটা ভাল মানে গীত আছিল, তেওঁ সত্ৰত গায় সেইটো দদাখনৰ দেহদয়াল, মানে কৃষ্ণ যেতিয়া মানে গোপীবিলাকৰ লগত মানে অন্ত হেৰি কৰি থাকে, ক্ৰীড়া খেলা কৰি থাকোঁতে কেলিগল নাটৰ গীত, তেতিয়া অন্তৰ্ধান হ'ল,
1: হয়
0: অন্তৰ্ধান হওঁতে গোপীবিলাকে কান্দি কান্দি প্ৰাৰ্থনা কৰিছিল দৰখনৰ দেহদিয়াল, মই আমাক দেখা দিয়া ঐ দৰখনৰ দেহদিয়াল, এইটো বৰ সুন্দৰ গীত। সেই গীতটো মই
1: আমি
0: গীত পাইছিলোঁ,
1: গীতটি আমি শুনিম, আমি গীতটি শুনিম। আজি আমাৰ অনুষ্ঠানৰ সামৰণিত আমি নিশ্চয় এই গীতটি শুনি যাম, কিন্তু তাৰ আগতে আপোনাক কওঁ যে আপুনি এই ধৰকচোন, মই কৈছোঁ যে প্ৰাথমিক পৰ্যায়টোত আপুনি স্কুলীয়া কলেজীয়া অৱস্থাত যিখিনি গীত গালে সেইখিনিত ইতিমধ্যে আপোনাৰ বৰপেটা অঞ্চলটোৰ ভিতৰত আপোনাৰ এটা নাম প্ৰতিষ্ঠা হ'ল। তাৰপিছত আপুনি অকণ বাহিৰলৈ ওলাই আহিল, তাৰপিছত সকলো শিল্পীয়ে যেনেকৈ বিচাৰে তেনেকৈ আপুনি এদিন আকাশবাণীলৈ মন মেলিলে, সেইটো কেতিয়াৰ কথা? আকাশবাণীত অহাৰ কথাটো
0: এই আমাৰ বৰপেটা, আগতে আকাশবাণীৰ এটা নিয়ম আছিল কি, গাঁৱে গাঁৱে চহৰে নগৰে মানে তেওঁলোকে অডিশ্যন ল'ব গৈছিল, তাৰমানে সেই সময়ত মই সময়ত মই ওজাপালৈকে মোৰ মনত পৰে, মই ওজাপালৈ গাই আছোঁ সত্ৰত, আমাৰ মানে মই বুঢ়া এটা টিচিট আছিল, চলি আছিল, ওজাপালৈ গৈছোঁ যে মই এইফালে ফৰ্ম ফিল আপ কৰিছোঁ এনেকৈ গ'লেই হয় মানে, মই ক'লো আগতে মই
1: কৰিছোঁ এই আকাশ,
0: আগৰ পৰা মই কৰা নাছিলোঁ।
1: আকাশবাণীত অহাৰ পৰিকল্পনাটো কেনেকৈ হ'ল আপোনাৰ?
0: কেনেকৈ হ'ল মানে মই এবাৰ মই দেখিলোঁ আমাৰ এই সুধীৰ দাস,
1: হয়
0: তাৰপিছত ৰমেন দা, আমাৰ খগন মহন্ত ছাৰো গৈছিল, এনেকৈ লৈ থাকে হেডফোন লৈ থাকে বা বঢ়িয়া ধৰণে, এবাৰ মই চালোঁ তাৰমানে এবাৰ এতিয়া পাৰি ধৰ, জানা নাছিলোঁ পাৰি বুলি, এনে এপ্লাই কৰিব পাৰি যে গাব পাৰি, দুই আমাৰ কিছুমানে গাইছে আৰু, তাত মই নেক্সট বাৰ আৰু সেইবাৰ গৈছোঁ, নেক্সট বাৰ যাতে মই নাম আৰু
1: মানে আপুনি ক'ত ক'ত তেখেতসকলে অডিশ্যন লৈছিল,
0: আমাৰ বৰপেটাত তৰুণ ভগন হল কৰিছিল, অডিশ্যন লৈছিল, তেতিয়া চাব গৈছোঁ কি আচৰিত, আমিতো পাৰোঁ দিবা মই সেই আৰম্ভণি, নেক্সট বাৰ আৰু এবাৰ গৈছিলোঁ তাৰমানে, নেক্সট বাৰ যাতে মই খগন মহন্ত ছাৰ আৰু আমাৰ ৰমেন্দ্ৰ আছিল, আমাৰ সুধীৰ দা বৰপেটাৰ পৰা, তেওঁক শুনবা দিয়ে নাকি, মই নাজানো কি হেডফোনটো লৈ জানা নাছিলোঁ, তেতিয়া মই এটা জইন কৰিলোঁ, মই এনেকুৱা ধৰ মই বৰগীত নহয় আমাৰ নাম আৰু হোলি দুটাত মই ছয়জন ছয়জন, আগতে ছয়জন আছিল, ছয়জন গ্ৰুপ কৰি মই অনুষ্ঠানৰ লগত ল'ৰাৰে লৈ লৈ আমাৰ ভাৰত সংঘৰ কলাপচৰ সমিতিৰ অনুষ্ঠানৰ লগত ল'ৰা লৈ মই এই গৌতম বায়ন, দীনেশ দাস, নৱ দাস তেওঁ আছিল, তেওঁ তাল বজাইছিল, এনেকৈ মই তাতে গালোঁ, দুয়োটাতে পাইছোঁ
1: মানে দুয়োটা গ্ৰুপ হিচাপে,
0: দুয়োটা গ্ৰুপ বেলেগ বেলেগ ছেপাৰেট গ্ৰুপ, দুয়োটাতে পাইছোঁ।
1: নহয় প্ৰথমতে আপুনি এককভাৱে তাৰমানে কোনো কণ্ঠ দিয়া নাই,
0: সেই গ্ৰুপটো আগতে দিছিলোঁ,
1: আৰু সেইটো আপুনি বৰপেটাতে তাত যিটো স্থানীয়ভাৱে গৈ আমাৰ যিটো অ বি অডিশ্যন সেইটো আপুনি
0: তাতে পালোঁ, তাত দুটা পাইছোঁ,
1: দুয়োটাতে পালে,
0: বেলেগে কিছুমান গাই মই দুয়োটা হলিও দিছোঁ বেলেগ কৰি, আৰু নামৰ তেওঁ কৈছে ভাল হৈছে, এই ল'ৰাজনৰ ভাল হৈছে, মই শুনা পাইছোঁ তাৰমানে, মোৰ মনটো ভাল লাগিল, খবৰ আহি পালোঁ।
1: তেতিয়া আপুনি কি কলেজীয়া ছাত্ৰ নে কেনেকুৱা?
0: হাইস্কুলৰ
1: হাইস্কুলৰ ছাত্ৰ, গতিকে
0: তাৰ ভিতৰত মই আৰু অডিশ্যন ইয়াতে কলেজত ইয়াতে এইটো দিলোঁ, বৰগীতৰ অডিশ্যন দিওঁ ইয়াতে,
1: বৰগীতৰ অডিশ্যনটোৰ কথালৈ পিছত আহিম। এই যে আপুনি নামৰ অডিশ্যনত যে আপুনি আপোনাৰ সংগীসকলৰ সৈতে একেলগে এটা গ্ৰুপ হিচাপে আপুনি যে তাত আপোনাৰ চিলেকশ্যন হ'ল
0: কলেজীয়া, মানে ধৰক আমি লাইন এই মেট্ৰিক পাছ কৰি দিছোঁ জানি দিয়ে,
1: কিন্তু সেই যে আপোনাৰ আপুনি যে তাত কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল, তাৰপিছত আপোনালোকে নামৰ ৰেকৰ্ডিং কৰিলে?
0: কৰিছে
1: কি নাম ৰেকৰ্ডিং কৰিছিলে?
0: নাম মই ক'লোৱে, কৃষ্ণ গোপাল,

0: ৰে আমাৰি এনে কৰি
1: এই এই এইটো প্ৰসংগ আপুনি কৰিছিলে নহয় জানো? আমাৰ
0: আকাশবাণীৰ বহালাম কৰিছোঁ, যুগল প্ৰসংগ কৰিছোঁ,
1: সেইবিলাকলৈ আহিম আমি। কিন্তু আপুনি এই নামৰ তাৰমানে আকাশবাণীত আপুনি বৰগীতৰ শিল্পী হোৱাৰ আগে নামৰ শিল্পী
0: নামৰ শিল্পী প্ৰথম

0: তেতিয়া বহুত কমলীয়া বয়স আপোনাৰ, মেট্ৰিক পাছ কৰিছে মাত্ৰ তেনেকুৱাতে। তাৰপিছত আপোনাৰ বেছি আপোনাৰ যিটো ছিৰিয়াছ বা বেছি গভীৰ দিশ যিটো, সেইটো হৈছে আপোনাৰ বৰগীত।
1: বৰগীত
0: কাৰণ বৰগীতৰ সাধনাও অকণমান তাতকৈ বহুত ইয়াতকৈ নামতকৈ বেছি কঠোৰ সাধনা,
1: খুব ভাল পাওঁ, বেছি ভাল পাওঁ,
0: আপোনাৰ প্ৰিয়ও সেইটো। গতিকে বৰগীতৰ শিল্পী হিচাপে আপুনি যিহেতু আকাশবাণীৰ মানে সংস্পৰ্শত আহিলেই, তাৰপিছত আপুনি নিজে নিজে আকাশবাণীত বৰগীতৰ অডিশ্যন দিব খুজিলে, সেইটো কেতিয়াৰ কথা?
1: সেইটো ধৰক 90 মানত হ'ব নাকি, সেইটো হৈছে
0: 1990 চন
1: হ'ব, সেইটো চনটো মোৰ মনত নাই। মানে এইটো তাৰপিছত দিছোঁ, এপ্লাই কৰিছোঁ, তাতে পালোঁ। তাত মই গাইছোঁ প্ৰথম পাওঁতে
0: কণ্ঠ পৰীক্ষা যে দিব আহিলে সেইটো মনত আছে নাই?
1: আছে, চনটো মনত নাই,
0: ঘটনাটো মনত আছে। আপুনি কেনেকৈ আহিল?
1: গানটো গাইছিলো মই, বেলোৱাৰ আগৰ গীত গাইছিলো।
0: আপুনি অডিশ্যনত কণ্ঠ পৰীক্ষা
1: খাইছিলো, কি গাইছিলো মই মানে সুতটো মানে ইমান মই মোৰ ভাবছোঁ ইমান পৰিবাদ মোৰ হোৱা নাই, মই যেনেকে গাওঁ কিন্তু পাইছো তাৰমানে ৰাগটো মই টানিছো, মই যেনেকে গাওঁ মই তেনেকুৱা এপ্ৰোপ্ৰিয়েট মোৰ হোৱা নাই।
0: আপোনাক কি সুধিছিলে, আপোনাৰ কণ্ঠ পৰীক্ষাত কি সুধিছিলে? আপোনাৰ যিসকল আমাৰ বিচাৰক থাকে তেওঁলোকক
1: কৈছে যে আপুনি এটা মানে এটা গীত গাওক, চইচ গীতটো গাওক,
0: তেতিয়া
1: মই বেলুৱা ৰাগটো মই এইটো গাইছিলো, হে ৰহুমাই মধুৰ ৰংগ
0: কণ্ঠৰে গাইছিল নে লগত
1: ভাস্কৰ্যদেউ যে আছিল সেই সময়ত, আৰু তাত আছিল মোৰ ভাইটি যে আছিল,
0: আপোনাৰ লগতে আহিছিলে আৰু
1: আহি
0: আপুনি হাৰমনিয়ামৰ তাল লৈ পেলাই গাইছিল নহয় জানো? গোৱাৰ পিছত তেখেতসকলে বিচাৰকসকলে কি কৈছিল আপোনাক?
1: তেওঁ কৈছে আৰু এটা গাইছিলোতো মনত নাই, কিন্তু আৰু হ'ব যাওক, মই যাব গুচি আহিলো।
0: হয়
1: কৈছে মানে পাং নাপাং, মোৰ ৰাগটো মোৰ ভুল হৈছে মোৰ হিচাপত, মই ভালকৈ মই গাব পাৰোঁ, ভয় অলপ ভয় খাইছিলোঁ। অডিশ্যনত পাছ কৰা হওঁতে মন ভাল লাগিল আৰু।
0: তাৰপিছত এই অডিশ্যন পাছ কৰাৰ পিছত আপুনি প্ৰথম বাণীবন্ধন কেতিয়া কৰিলে?
1: প্ৰথম সেই আগতেতো সোনকালে মাতিছিল,
0: মাতিছিলে,
1: বেছি টাইম নালাগিছিল, আগতে সোনকালে মাতিছিল, আজিকালি সেই তেনেকুৱা হৈছে
0: নাজানো। আৰ্টিষ্টৰ সংখ্যা বহুত বাঢ়ি গ'ল যে,
1: আগতে আৰ্টিষ্ট কম আছিল, মানে আগত মই প্ৰথম গাইছোঁ মই মনত আছে এই আমাৰ তন্নপ্ৰাণ বিনে এইটো গাইছিলোঁ, আৰু হেৰ মল্লাৰ ৰাগৰ এটা গাইছিলোঁ, বাই বাহিৰ হৈ আছে দেখো হৈ সুন্দৰ নন্দিৰ বাল মালা বালা এইটো গাইছিলোঁ, আৰু

0: ঠিক আছে, এইটো মই মানে ডাঙৰ দীঘলকৈ গাইছোঁ। আমাৰ সত্ৰত বৰপেটাহাটত যেনেকৈ পদ্ধতিত গায়, ভাঙি ভাঙি গায়, আমাৰ সত্ৰ মূলটো গায়, পিছতে বেলেগ বেলেগ তালত গায়, সেই তেনেকুৱাকৈ তাল তালত ৮-১০ মিনিট গাইছোঁ।
1: মানে প্ৰথম যিটো বাণীবন্ধন তেতিয়া
0: ৫ মিনিট
1: হয় গাইছোঁ। আপুনি দুটা প্ৰথম দুটা বাণীবন্ধন কৰিছিল, তাত আপুনি এনেকৈ এইখিনি গাইছিল আৰু সম্পূৰ্ণৰূপে আপোনাৰ বৰপেটাত যেনেকৈ শিকিছিলে
0: তেনেকৈ।
1: তেতিয়া এই আকাশবাণীৰ এই আপোনাৰ প্ৰৱেশ হ'ল, প্ৰৱেশ হোৱাৰ পিছত আপুনি বহুত গীত গাইছে
0: আকাশবাণী,
1: আৰু অকল বৰগীত নহয়, আপুনি নামত আছে
0: বহুত,
1: আমি আৰু আৰু আহিম, হোলী গীত বা নাও খেলৰ গীত এইবিলাকলৈকে আহিম আমি পিছত, কাৰণ বৰপেটাৰ লগত সংস্কৃতিৰ লগত জড়িত অন্যান্য দিশবিলাকতো আপুনি পিছত প্ৰৱেশ কৰিছিল, গতিকে সেইবিলাক কথালৈ আহিম পিছত। ঠিক আছে ওজা ডাঙৰীয়া, আপোনাৰ এই যি দুটা গীত আপুনি বাণীবন্ধন কৰিলে আকাশবাণীত, সেয়াৰে আপোনাৰ এটা নতুন অনাতাঁৰ শিল্পী জীৱনৰ আৰম্ভণি হ'ল। আমি সেই শিল্পী জীৱনত আপোনাৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ কথা ইয়াৰ পিছৰ খণ্ডলৈ ৰাখিছোঁ, আৰু তাৰ লগতে আপোনাৰ মঞ্চৰ অভিজ্ঞতা, সত্ৰৰ অভিজ্ঞতা, এইবিলাক আৰু পাতিবলগীয়া আছে। আৰু
0: কণ্টেক্ট এখন আছে এতিয়া,
1: কণ্টেক্টবিলাক আছেই আপোনাৰ লগত, হয় ৰাখি থ'ব,
0: ৰাখি থৈছোঁ,
1: হয় হয়। আপোনাক আজি আমি দ্বিতীয় খণ্ডৰ পৰা বিদায় দিব লৈছোঁ, আমি এইখিনিতে সামৰোঁ, কিন্তু আপুনি যিটো গীতৰ কথা মাজতে আমি পাতি গৈছিলোঁ, কেলিগোপালৰ গীতটি, আমি সেই গীতটিৰে আজিৰ অনুষ্ঠানটিৰ সামৰণি মাৰোঁ, আৰু ইয়াৰ পিছত আপোনাক লগ পাম তৃতীয় খণ্ডত। নমস্কাৰ,
0: ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়।

0: ৰোগৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: ফলা ফলাওক, অভ্যাস ফলাওক।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: ফলাওক ফলাওক, অভ্যাস ফলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন

0: কৰক। আৰবিআই কয় জানি লওক, সতৰ্ক হৈ ৰওক।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9

0: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ 7 অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 2nd বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচুৰ ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়কগৰাকীয়ে লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি 2 ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচুৰ ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
2: অকল তেজপুৰৰ ৰাইজৰ নহয়, সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
1: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰা যথেষ্ট থল আছে বুলি মন্তব্য কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে

0: 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। শিৱসাগৰ জিলাত তেলচোৰ আৰু প্ৰবঞ্চনা ঘটনাৰ সৈতে জড়িত সুভাষ দাস নামৰ এজন লোকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জনোৱা মতে, যোৱা 2 জুনত ষ্টেচন চাৰিআলিৰ এই টি ৰোড সংলগ্ন দুটা পৰিত্যক্ত গুদামত আৰক্ষীয়ে অভিযান চলাই 30টাতকৈও অধিক ডিজেল ভৰ্তি ড্ৰাম জব্দ কৰিছিল। লোকজনে কিছুদিন পূৰ্বে এটা পেট্ৰল ডিপোৰ পৰা 1,00,000ৰো অধিক টকাৰ ডিজেল ক্ৰয় কৰি পলায়ন কৰিছিল। ডিপুৰ স্বত্বাধিকাৰীকাৰী এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লুকুৱাই থোৱা ডিজেলখিনি জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত আন 2 লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পলাতক অৱস্থাত থকা মূল অভিযুক্ত সুভাষ দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিক এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ 112 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি প্ৰকাশ কৰে। সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ এই প্ৰতিযোগিতাৰ উদ্বোধন কৰি পৰিষদৰ প্ৰশংসা কৰে। অসমীয়া ভাষা বৰ্তমান সংকটৰ মুহূৰ্তত আছে বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিক ডঃ শশীকান্ত শইকীয়াই কয় যে আবৃত্তি চৰ্চাৰ জৰিয়তে ভাষাটোক জীয়াই ৰাখিব পাৰি। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।
1: ভাৰত কে প্ৰধানমন্ত্ৰী নে ভাৰত মে জিছ সৌৰ ক্ৰান্তি কা আগাজ কিয়া থা উছকা আছৰ আব দিখনে লগা হে। ভাৰত মে এক এক কৰকে 30,00,000 সে অধিক পৰিবাৰো কি ছত পৰ সোলাৰ পেনল লগ চুকে হে। আপ ভি ইছ উৰ্জা ক্ৰান্তি কা হিস্সা বনে। পিএম সূৰ্য ঘৰ মুফ্ত বিজলি যোজনা জুড়নে কে লিয়ে ৰেজিষ্টাৰ কৰে pmsuryaghar.gov.in। হৰ ঘৰ সূৰ্য ঘৰ। নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মে মুকেশ কুমাৰ বল। पश्चिम बंगाल आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना लागू करने वाला 36वां राज्य बनेगा। राष्ट्रीय परीक्षा एजेंसी ने 21 जून को होने वाली नीट यूजी पुनर्परीक्षा के लिए शहरों की जानकारी जारी की। लोकसभा अध्यक्ष ओम बिरला आज चंडीगढ़ में राष्ट्रमंडल संसदीय संघ इंडिया रीजन जोन 2 सम्मेलन का उद्घाटन करेंगे। भारत ने कहा, इंडोनेशिया एक्ट ईस्ट पॉलिसी का एक प्रमुख स्तंभ। अप्रैल में हुए युद्ध विराम के बाद ईरान ने पहली बार इसराइल पर मिसाइल हमले किए। फ्रेंच ओपन टेनिस टूर्नामेंट में जर्मनी के अलेक्जेंडर ज़ोरेव ने अपना पहला ग्रैंड स्लैम खिताब जीता। अब समाचार विस्तार से। पश्चिम बंगाल में आयुष्मान भारत जन आरोग्य योजना लागू होने जा रही है। हमारे संवाददाता ने बताया है कि इस योजना से राज्य में स्वास्थ्य सेवाओं में व्यापक सुधार होगा।
2: पश्चिम बंगाल केंद्र सरकार की आयुष्मान भारत योजना से जुड़ रहा है। आज दिल्ली में केंद्र सरकार की राष्ट्रीय स्वास्थ्य प्राधिकरण के साथ मुख्यमंत्री शुभेंदु अधिकारी और केंद्रीय स्वास्थ्य मंत्री जेपी नड्डा की उपस्थिति में एक समझौता ज्ञापन हस्ताक्षरित किया जाएगा। आज की इस हस्ताक्षर के साथ पश्चिम बंगाल 36 राज्यों और केंद्र शासित प्रदेशों में आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना से जुड़ने वाला अंतिम राज्य बन जाएगा। हालांकि केंद्र सरकार ने 2018 से आयुष्मान भारत परियोजना शुरू की थी, लेकिन तृणमूल कांग्रेस सरकार ने इसे राज्य में लागू नहीं किया। चुनाव प्रचार के दौरान भाजपा ने वादा किया था कि सत्ता में आने के बाद राज्य के लोगों को इस योजना का लाभ मिलेगा। काशफी नाहर, आकाशवाणी कोलकाता।
1: लोकसभा अध्यक्ष

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো চাৰু গোহাঁই আৰু যুথিকা চৌধুৰীৰ দ্বৈতকণ্ঠৰ এটি গীতেৰে। গীতৰ কথা গীতা হাতী কাকতিৰ।

0: গীতা হাতীকাকতির গীতর কথারে সারুগুহাই আৰু যুথিকা চৌধুরীর দ্বৈতকণ্ঠর গীতটি শুনিলে।
1: হ্যারো, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লৈ একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: হেমন্ত গোস্বামীৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী শান্তনা বৰুৱা।

0: হেমন্ত গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল শান্তনা বৰুৱা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনো আহক প্ৰতুল গোস্বামীৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা জিমনী চৌধুৰীৰ, প্ৰযোজনা কিশোৰ গিৰিৰ।

দি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰুমি গোস্বামীৰ কণ্ঠৰীতি গীত। গীতটিৰ ৰচনা সূৰ্যকুমাৰ ৰাজাৰ।

0: সূৰ্যকুমাৰ ৰাজাৰ গীতৰ ৰচনাৰে ৰুমি গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক হেমন্ত গোস্বামীৰ গীতৰ কথাৰে অসীমজ্যোতি বৰুৱা আৰু অৰুন্ধতী শৰ্মা চৌধুৰীৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতটিৰ প্ৰযোজনা কৰিছে ৰাজেশ্বৰ বৰদলৈয়ে।

হেমন্ত গোস্বামীৰ গীতৰ কথা আৰু ৰাজেশ্বৰ বৰদলৈৰ প্ৰযোজনাৰে সেয়া আছিল অসীমজ্যোতি বৰুৱা আৰু অৰুন্ধতী শৰ্মা চৌধুৰী। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহ ৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ, কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰানৰ পৰা আজিৰ খেল আৰম্ভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপিয়ান ব্লু ভেলি ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই এদিনতে ছিংগাপুৰ, থাইলেণ্ডকৈ

0: ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
1: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজৰ নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো, এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
0: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। এই ঋতুকালীন ফলবিধৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ ওপৰত আৰোপ কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলে এই লাভজনক ব্যৱসায়ত পৰিণত হ'ব বুলি সমল ব্যক্তিসকলে ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা লিচু উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰালম ৰাজ্যৰ লোকসকলে অংশগ্ৰহণ কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনত দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখনত প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অৱ মেলডী উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধানাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এইগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেকথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে অতি জনপ্ৰিয় শিল্পীসকলৰ লগতেও গীত পৰিৱেশন কৰিছে। বাক্সা জিলা সাহিত্য সভাৰ বৰিমাখা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি অনুষ্ঠিত হয়। পি এম শ্ৰী আনন্দ

0: লক্ষীমপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই অধিৱেশনত আঞ্চলিক সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি ভালেসংখ্যক সদস্য তথা সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডঃ সমৰ তালুকদাৰে অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে আৰু সেই সংকট নিৰাময়ৰ বাবে সাহিত্য সভাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণই আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহী বন, বিৰিণা বন, কহুৱাকে ধৰি প্ৰায় 16 বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। এই সন্দৰ্ভত ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে সাংবাদিকৰ আগত এইদৰে কয়।
1: 1990 35 বছৰ আগতে আমাৰ গ্ৰাছলেণ্ড আছিলে গোটেই মানে আছে, এইটো ইনক্লুডিং ফাৰ্ষ্ট এডিশ্যন লৈ পেলাই 45%ৰ ওপৰত আছে। আজি লৈ পেলাই 18% হ'ল, অলমষ্ট আমি 60% গ্ৰাছলেণ্ডৰ উডলেণ্ড হৈ গ'ল। চ' এইটো বহুত গম্ভীৰ কথা, কিন্তু এইটো গ্ৰাছলেণ্ড নাথাকিলে বেলেগ জীৱ জন্তু থাকিব নোৱাৰে। চ' এইটো কাৰণে আমি এটা প্ৰক্ৰিয়া লৈছো, গ্ৰাছলেণ্ড বচাব লাগে। তো গ্ৰাছলেণ্ডৰ কাৰণে আমাৰ গুটি লাগিব, গ্ৰাছ গুটি লাগিব। গ্ৰাছ গুটি ক'ত পাম? গ্ৰাছ গুটিটো মানাহৰ ভিতৰতে পাম, লেকিন এটা নাৰ্চাৰী হ'লে আমি আৰু প্ৰমোট কৰিবৰ কাৰণে ইজি হ'ব বুলি 1 হেক্টৰ নাৰ্চাৰী
0: গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্ৰমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ 25 গৰাকী মহিলাই বন বিভাগৰ মাটিত দ্য গ্ৰীণ কেফে নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। 2025 বৰ্ষত 25 গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে 67,99,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, জেম, জেলি, চিপ্ছ, মৌ, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলি, হস্ততাঁত বস্ত্ৰ আৰু হস্তনিৰ্মিত শিল্প আদি বিক্ৰী কৰি সমিতিয়ে যথেষ্ট ধন উপাৰ্জন কৰিছে। ডিব্ৰুগড়ৰ হনুমানবক সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ 112 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি উল্লেখ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু ছাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছাফিয়ে 6টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: সাধাৰণ জনতাৰ বাবে বিলাসী সামগ্ৰী হোৱাৰ দিশে ঘৰুৱা গেছ চিলিণ্ডাৰ, 16 গৰাকী মন্ত্ৰীক 35খন জিলাৰ অভিভাৱকৰ দায়িত্ব অৰ্পণ, মহাকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ অভিনৱ মহাকালৰ সূচনা, পৃথিৱীৰ দুৰ্যোগ চিনাক্ত কৰিব মহাকাশৰ পৃথিৱীয়ে, পহিলা জুলাইত গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰান্ধনীঘৰত দুৰ্মূল্য জুই জ্বলাই তিনি মাহৰ দ্বিতীয়বাৰ

0: বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ দাম শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো কেইবাখনো কাকতে 1,100 টকা পৰ্যন্ত বৃদ্ধি, ৰন্ধন গেছৰ দাম, পুনৰ বাহিল ৰন্ধন গেছৰ দাম, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 29 টকা বৃদ্ধিত দেশজুৰি ক্ষোভ শিৰোনামাৰে প্ৰকাশ কৰিছে। অসম বিৰোধী শ্লোগানত উত্তাল চেৰাপ ভাটিৰ আৰ্যনগৰ গুৱাহাটীতে অসমীয়া গো বেগ ধনী শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম দপ্তৰ বিতৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ, 16 গৰাকী মন্ত্ৰীক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ বাতৰি, আমাৰ অসম কাকতে বঞ্চিতক মুখ্যমন্ত্ৰী সংস্থাপন, বহু বিধায়কৰ দাবী, নিগম নিকায়ো শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা। দক্ষিণ পশ্চিম মৌচুমী বতাহে উত্তৰ পূবৰ প্ৰায় অংশ আৱৰি ধৰিছে আৰু অহা 3-4 দিনত বাকী অংশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 13 জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুৱাহাটীত অহা 24 ঘণ্টাত তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

0: জিলার রেহরু। নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো যোৰহাট জিলার রেহরূপ। আমাৰ সৈতে আছে যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিজয় শঙ্কৰ সন্দিকৈ। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্লাষ্টিক আৱৰ্জনা নিষ্কাশন কৰাৰ উদ্দেশ্যে যোৰহাট জিলাৰ 65 নম্বৰ বাঘচুং গাঁও পঞ্চায়তত সফলতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত এয়া আমাক জনাইছে আমাৰ যোৰহাট জিলাৰ সংবাদদাতাই।
1: স্বচ্ছ ভাৰত মিছন গ্ৰাম্য অসমৰ উদ্যোগত আৰু তিতাবৰ উন্নয়ন খণ্ড তথা চেণ্ট্ৰেল যোৰহাট উন্নয়ন খণ্ডৰ যুটীয়া সহযোগিতাত নিৰ্মাণ কৰি উলিওৱা এক অত্যাধুনিক প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা গোট আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসাহগৰ কৰা হয়। যোৰহাট জিলাক প্লাষ্টিক আৱৰ্জনাৰ পৰা মুক্ত কৰি এক নিকা আৰু সেউজ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই দীৰ্ঘম্যাদী প্ৰকল্প হাতত লোৱা হৈছে। এই গুৰুত্বপূৰ্ণ আঁচনিখন শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানীয়ে।
0: যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে যোৱা 4 জুনত সম্প্ৰতি নিৰ্মাণ হৈ থকা মাজুলী যোৰহাট সংযোগী দলঙৰ হাতীশাল প্ৰান্তৰ নিৰ্মাণস্থলীত উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। দলংখনৰ নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত আমাক জনাইছে যোৰহাট জিলাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈয়ে।
1: পৰিদৰ্শন কালত তেখেতে অসম চৰকাৰৰ লোকনিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ বিষয়ববীয়াসকল আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠান MSSPS কনষ্ট্ৰাকশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেড প্ৰতিনিধিসকলৰ সৈতে এক পৰ্যালোচনাত বৈঠকৰ মিলিত হয়। এই আলোচনাৰ সময়ত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ প্ৰকল্পটোৰ পটভূমি, বৰ্তমান অগ্ৰগতি আৰু দলংখনৰ নিৰ্মাণ কাৰ্য সফলতাৰ সম্পৰ্কে কৰাৰ দিশত ভৱিষ্যতৰ কাৰ্যসূচী বিতংভাৱে দাঙি ধৰে।
0: যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰেক্ষাগৃহত নগৰীয়া জলদূত পাইলট প্ৰকল্পৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত ৰিপ বেনিফিট নামৰ সংস্থাটোৱে এই সমগ্ৰ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই বিশেষ পদক্ষেপৰ অধীনত জিলাখনৰ মুঠ 9খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল, য'ত 450 গৰাকী ছাত্ৰ ছাত্ৰীক পানী আৰু অনাময় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন সামাজিক কাৰ্যসূচীৰ বিশেষ প্ৰশিক্ষণ আৰু দায়িত্ব অৰ্পণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমাজত থকা পানী আৰু অনাময় সম্পৰ্কীয় সমস্যাসমূহ গভীৰভাৱে চিনাক্ত কৰিবলৈ, ইয়াৰ মূল কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আৰু ইয়াৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিয়াবলৈ সমৰ্থ হৈছে। ইয়াৰ উপৰিও এই অভিযানে শিক্ষাৰ্থীসকলৰ মাজত সক্ৰিয় অংশগ্ৰহণৰ মনোভাৱ গঢ়ি তোলাৰ লগতে নিজৰ সমাজখনৰ উন্নতি

বাবে দায়িত্ববোধৰ ভাৱ বৃদ্ধি কৰিছে। অনুষ্ঠানৰ শেষত এই প্ৰশংসনীয় প্ৰচেষ্টাত ভাগ লোৱা সকলোকে উৎসাহিত কৰাৰ উদ্দেশ্যে অংশগ্ৰহণকাৰী বিদ্যালয়, শিক্ষাৰ্থী আৰু শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক জিলা প্ৰশাসন আৰু বিভাগৰ তৰফৰ পৰা মানপত্ৰ তথা প্ৰশংসাসূচক উপহাৰ প্ৰদান কৰা হয়। ভাৰতীয় অভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ বৃহৎ প্ৰকল্পৰ অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে ঘাটটো সাময়িকভাৱে উপযুক্ত স্থানলৈ স্থানান্তৰ কৰাৰ উদ্দেশ্যে সম্ভাৱ্য স্থানসমূহৰ বুজ ল'বলৈ জিলা আয়ুক্ত জয় শিৱানীয়ে যোৱা 3 জুনত নিমাতীঘাট পৰিদৰ্শন কৰে। তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলা আয়ুক্তৰ এই পৰিদৰ্শনকালত টিয়কৰ সমজিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সঞ্চালক, এছিয়ান টেনিছ ফেডাৰেশ্যনৰ সভাপতি, সৰ্বভাৰতীয় টেনিছ এছ'চিয়েচনৰ সভাপতি, সম্পাদক, কোষাধ্যক্ষ তথা ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনৰ সভাপতি হিচাপে বিভিন্ন সময়ত কাৰ্যনিৰ্বাহ কৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু সফল ব্যৱসায়ী অনিল কে খান্নাই যোৱা 25 মে'ত যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰে। যোৰহাটৰ দৰে এখন সৰু চহৰত এনে অলিম্পিক মানৰ ছুইমিং পুল আৰু ব্যায়ামাগাৰ থকাৰ বিষয়টোক তেওঁ ভূয়সী প্ৰশংসা কৰে। যোৰহাটৰ এই ছুইমিং পুলৰ সুন্দৰ বাতাবৰণৰ বাবেও তেওঁ ছ'চাইটিৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীয়ে যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ বৰ্তমানৰ সাঁতোৰ প্ৰশিক্ষাৰ্থীসকলক উৎসাহ প্ৰদান কৰে। আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা একে সময়তে আন এখন জিলাৰ ৰেহৰূপ লৈ আপোনালোকক পুনৰ লগ পাম। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি যোৰহাট জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো জব উই মেট ছবিখনৰ পৰা উস্তাদ ৰশিদ খাৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইৰ্ষাদ কামিলৰ, সংগীত সন্দেশ চান্দিল্যৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া গেংষ্টাৰ ছবিখনৰ পৰা কে কেৰ কণ্ঠৰীতি গীত। গীতৰ কথা ছয়িদ কোৱাদ্ৰীৰ, সংগীত প্ৰীতমৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ কণ্ঠত মিশন চাইনা ছবিখনৰ এটি গীত। গীতিকাৰ শশাংক সমীৰ, সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

শ্রোতাসকলে চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া ওমকাৰা ছবিখনৰ পৰা এই গীতটি। শিল্পী শ্রেয়া ঘোষাল আৰু বিশাল ভারদ্বাজ। গীতৰ কথা গুলজাৰৰ, সংগীত বিশাল ভারদ্বাজৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: চিত্ৰগীত অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছোঁ অংগৰাগ মহন্ত আৰু মৃন্ময়ী মমতাৰ কণ্ঠত ৰ'দৰ চিঠি ছবিখনৰ ৰীতিগীত গীতিকাৰ দিগন্ত ভাৰতী সংগীত পৰিচালনা জুবিন গাৰ্গৰ

জুবিন গাৰ্গৰ গীতৰ কথা আৰু সংগীত পৰিচালনাৰে চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক গানে কিয়ানে ছবিখনৰ পৰা মহালক্ষ্মী আয়াৰৰ কণ্ঠৰীতি গীত।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হাতে বাতে সুৰৰ আবেগ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আবেগ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আবেগ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
3: নাম জিয়াৰু ৰহমান, মোৰ ঘৰ মৰিগাঁও।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত?
3: মই আপোনাৰ খেতি কামত ব্যস্ত।
2: মই জানিব বিচাৰিছোঁ আপুনি খেতিৰ বাহিৰে আন কি কাম কৰি বেছি ভাল পায়?
3: মই আপোনাৰ গাড়ী চলাই বেছি ভাল পাওঁ।
2: ঠিক আছে, আমাৰ এই অনুষ্ঠানত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ যিটো আমাৰ অনুষ্ঠানটিত শুনাওঁ। আজি আপুনি কি গান শুনিব বিচাৰিব?
3: মইতো আপোনাৰ চব গানে শুনো, চব গানে।
2: হ'লেও আপোনাৰ প্ৰিয় কোনোবা শিল্পী আছেনে?
3: তেনেকুৱা আছে মানে আপোনাৰ জুবিনৰ গানে বেছিভাগ শুনো, এনেই আপোনাৰ এনেকুৱা নাই।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: হেৰি, মোৰ নাম শ্ৰী পূৰ্ব মণ্ডল।
0: আপুনি ক'ত থাকে?
1: মই জাগিৰ চাকৰি আৰু মোৰ বিজনেছ এটা কৰি কেনে যেনেকৈ চলিছোঁ ল'ৰা ছোৱালীকেইজন আৰু।
0: আপুনি যিহেতু এতিয়া জাগিৰত ৰেলৱে ষ্টেচনত কাষতে সৰুকৈ দোকান এখন দি বহি আছে, ব্যৱসায় কেনে চলি আছে?
1: ব্যৱসায় ভাল চলা নাই, বহুত বেয়া চলি আছে। যেনে তেনে ল'ৰা ছোৱালীখিনি চলিছোঁ, ল'ৰা দুজনী চলা ছোৱালী দুজনী।
0: আপোনাৰ ঘৰত

0: ল'ৰা আৰু ছোৱালী আছে, ডাঙৰ হৈছে নে সৰু আছে?
1: এজনী পঢ়ি আছে, সৰুজনী মেট্ৰিক দিব এবাৰ, ছোৱালীজনী সৰু ল'ৰাটোৱে মেট্ৰিক দিয়া নিছিলে, বিয়া কৰিলে, নিচিনা পৰা নিদিলে, পইচা কাৰণে দিব পৰা নাই, মই সেইখিনি পঢ়িলে আৰু পোৱাত দিলে পৰা।
0: আপুনি ইয়াতে দোকান ৰাতিপুৱাৰ পৰাই দিয়ে নে?
1: নাই, ৰাতি দিওঁ, ৰাতিটো থাকে, গোটেই
0: ৰাতিটো থাকে,
1: গোটেই ৰাতিটো দোকান ইয়াতে থাকোঁ মই।
0: আপুনি ঘৰ কেতিয়া যাবি?
1: এতিয়া ঘৰত যাম, মানে লোকৰ কামত যাওঁ, এবাৰ গৈ কাম কৰিম, কামত যাই লোকৰ ঘৰত কাম কৰিয়ে যাম ঘৰত। এতিয়া
0: মানে ৰাতিপুৱা আপুনি দোকানখন দিয়ে, তাৰপিছত আকৌ লোকৰ ঘৰত কাম কৰে, কাম কৰি আকৌ ঘৰত যায়,
1: দুটা বজাত ছুটি হ'ব, তেতিয়া দিব ঘৰত যাই ভাত পানী খাওঁ মা, আকৌ ৰাতি 10টা 11টা বজাত আকৌ দোকানলৈ আহোঁ মা। এনে তেতিয়া ল'ৰাটো সময় পালে কি কৰে, কেতিয়া কি কামত যায়গৈ, এতিয়া আজি কামত যাবগৈ, এতিয়া দোকান বন্ধ কৰিছে মা। এতিয়া
0: আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আপুনি কি গীত শুনে?
1: যিকোনো গীত শুনে আৰু, অসমীয়া গীত এটা।
0: ঠিক আছে, মই অসমীয়া গীত এটা আপোনাক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাম। আপোনাৰ সৈতে কথা পাতি ভাল লাগিল, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ কল্পনা ভূঞাই ৰচনা কৰা জে পি দাসৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ, হাতে পাতে সুৰৰ বিষ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম শ্ৰী মন্টু মেধি, কৃষ্ণনগৰত মোৰ ঘৰ, মই ইয়াতে দোকান কৰোঁ।
0: আপুনি চানমাৰীত ফল মূলৰ দোকান দি আছে, ব্যৱসায় কেনে চলি?
1: ব্যৱসায় বেয়া নহয়, ভালে চলি আছে।
0: আপোনাৰ ব্যৱসায় আৰম্ভ কৰা কিমান বছৰ হ'ল?
1: 22 ইয়াৰ্ছ হ'ল।
0: আপুনি এতিয়া এই দোকান দি আছে, দোকানতো গোটেই দিনটো থকা যায়, তাৰ মাজতো মানুহক অকণমান জিৰণিৰ দৰকাৰ, বা প্ৰত্যেকজন মানুহে অকণমান সময় পালে আজৰি সময়ত কিছুমান কাম কৰি ভাল পায়। আপুনি কেনেধৰণৰ কামৰ সৈতে ব্যস্ত হৈ থাকে আজৰি সময়ছোৱাত?
1: মই আটাইতকৈ বেছি ভাল পাওঁ গান শুনি। মই বেছি গান শুনো, তাৰোপৰি ৰেডিঅ'ত যি প্ৰগ্ৰাম দিয়ে মই সববিলাক শুনো আৰু।
0: আপুনি ৰেডিঅ' শুনে মানে?
1: ৰেডিঅ'?
0: আপুনি যিহেতু ক'লে যে আপুনি গান শুনি খুব ভাল পায়, গতিকে আপুনি আজি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কাৰ গীত শুনিব বিচাৰিব?
1: যিকোনো গান।
0: ঠিক আছে, ধন্যবাদ, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নাম অঞ্জনা বৰুৱা।
0: হয়, আপুনি বৰ্তমান কি কৰি আছে সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওক।
1: মোৰ দোকান আছে সৰু সুৰা ফুটপাথত, মই দোকানগুৰি খাই আছোঁ।
0: মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যিহেতু সৰুকে দোকান এখন দি চলি আছে, গতিকে ব্যৱসায় কেনে চলিছে আপোনাৰ?
1: ব্যৱসায়টো কি ক'ম, কোনোবা দিনা ভালো হয় কোনোবা দিনা বেয়াও হয়, ফুটপাথ হয়, আৰু এতিয়া যিহেতু আমি এনেকেই চলি আছোঁ, কেতিয়াবা ভালো হয় কেতিয়াবা বেয়াও হয়।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: গান শুনিব বিচাৰোঁ মানে যিকোনো গান হ'লেও শুনিব পাৰোঁ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ৰামধেনু ছবিখনৰ পৰা অংগৰাগ পাপন মহন্তই কণ্ঠদান কৰা এই গীতটি।

0: মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্য সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপীয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক ক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। বজালি জিলাৰ ভৱানীপুৰ আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে ভৱানীপুৰৰ পুভাটি অঞ্চলত চলোৱা এই অভিযানত প্ৰায় 4 কিলোগ্ৰাম ভাং জব্দ কৰে। ধৃত বাবুল সোণাৰী নামৰ লোকজনে দীৰ্ঘদিন ধৰি নিজৰ বাসগৃহৰ পৰাই অবৈধভাৱে ভাঙৰ ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰক ধন্যবাদ জনায়। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে। প্ৰসিদ্ধ ছেতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত ছেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ ছেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল ছেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণী শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ মৃত্যুত আকাশবাণী শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীৰ লগতে ভালেসংখ্যক শিষ্য আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ টংলা নিবাসী জিলা স্বাস্থ্য বিভাগৰ আশা ছুপাৰভাইজাৰ মৃদুলা বৰুৱাৰ কালি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 51 বছৰ। বাক্সা জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক খগেন ভূঞাৰ শনিবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। তেওঁ আজিৰ বাতৰি, আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। ভূঞাৰ মৃত্যুত বাক্সা জিলাৰ প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা

0: ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিছে। দলটোৱে বৰ্তমান ন উইকেটৰ বিনিময়ত 152 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন চুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছফিয়ে 6টা উইকেট লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, বিবেক শৰ্মা, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয়, বিজিত শৰ্মা, এফ এম ট্ৰেন্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব পুনম বৰুৱাই।
2: श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव, और मैं हूं आपकी प्रस्तुतकर्ता पूनम बरुआ। आज का ये विशेष कार्यक्रम समर्पित है हिंदी सिनेमा की एक ऐसी अभिनेत्री को जिन्होंने अपनी खूबसूरती, अभिनय, नृत्य प्रतिभा से लाखों लोगों के दिलों में अपनी खास पहचान बनाई है। जी हाँ, हम बात कर रहे हैं अभिनेत्री शिल्पा शेट्टी की। सबसे पहले शिल्पा शेट्टी को उनके जन्मदिन की हार्दिक शुभकामनाएं।

0: পরাগমালা লাইফ শুনিলে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত প্ৰকৃতিৰ এক অনন্য সম্পদ দীপৰ বিল। ব্ৰহ্মপুত্ৰ নদীৰ পূৰ্বৰ এটি সুঁতিত এক নদীসৃষ্ট আৰ্দ্ৰভূমি হিচাপে দীপৰ বিল অৱস্থিত, ব্ৰহ্মপুত্ৰৰ মূল জলপথৰ দক্ষিণ দিশে।
2: দীপৰ বিলৰ দ্ৰাঘিমাংশ হৈছে 26.6 মিনিট 8 ছেকেণ্ড আৰু অক্ষাংশ হৈছে 11.31 মিনিট 2 ছেকেণ্ড। সাগৰ পৃষ্ঠৰ পৰা দীপৰ বিলৰ উচ্চতা 165 পৰা 183 ফুট। যদিও ইয়াৰ মুঠ মাটিকালি প্ৰায় 60 বৰ্গ কিলোমিটাৰ, খৰালি 10.1 বৰ্গ কিলোমিটাৰ পৰ্যন্ত হ্ৰাস হয়।
1: প্ৰকৃতিৰ ক্ষেত্ৰত দীপৰ বিলৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা। আমাক এই বিষয়ে বিশদভাৱে জনাইছে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ নাৰায়ণ শৰ্মাই।
3: দীপৰ বিল গুৱাহাটীত ওচৰতে থকা এটা জলাশয় হয় আৰু এইটো আৰ্দ্ৰভূমি বুলি কিনে কয়, ৱেটলেণ্ড। আৰু এইটো ইণ্টাৰনেশ্যনেলি ছিগনিফিকেণ্ট হয় বিকজ ইট ইজ অলছ' নোন এজ দ্য ৰামচাৰ ছাইট। দীপৰ বিল এটা ৰামচাৰ ছাইট হয় আৰু অসমত থকা অকল এটাই ৰামচাৰ ছাইট যোনটো দীপৰ বিল হয়। আৰু সেইটো ডেজিগনেশ্যন পাইছে কাৰণ যে দীপৰ বিলৰ এটা বহুত ডাঙৰ এটা ইম্পৰ্টেঞ্চ আছে। আৰু যেতিয়া এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰে, তেওঁলোকে চব বস্তু চায়, অকল জৈৱ বৈচিত্ৰতাৰ নহয়, কেনেকৈ এই জলাশয় মানুহবিলাকৰ লাইভলিহুডৰ ওপৰতো সহায় কৰে সেইটো ওপৰত ভিত্তি কৰি কিনে আৰু ইয়াৰ ইম্পৰ্টেঞ্চৰ ভিত্তি কৰি কিনে এই ৰামচাৰ ছাইটটো ডেজিগনেট কৰা হয়। সঁচাকৈ গৌৰৱৰ কথা যে এটা ৰামচাৰ ছাইট নিচিনা এটা জাগা আমাৰ গুৱাহাটীৰ ওচৰতে আছে। আৰু দীপৰ বিল যদি আমি চাওঁ, দীপৰ বিলৰ যোনটো ইম্পৰ্টেঞ্চ হয়, ইয়াতে মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে, অকল মাইগ্ৰেটৰী বাৰ্ডছৰ বাসস্থান নহয় কিন্তু বহুত মানুহবিলাকৰ জীৱিকাটো দীপৰ বিলৰ ওপৰত নিৰ্ভৰ হৈ আছে। যিবিলাক ওচৰত থকা যিবিলাক মানুহ আছে তেওঁলোকে বিশেষকৈ মাছ মাৰি কিনে যে জীৱিকাটো উপাৰ্জন কৰি থাকে, চ' তেওঁলোকৰ কাৰণে দীপৰ বিল এটা বিৰাটেই ইম্পৰ্টেণ্ট জাগা হৈ পৰিছে। কিন্তু আমি দেখা পাইছোঁ যে দীপৰ বিলত লাষ্ট দশকৰ পৰা মাইগ্ৰেটৰী বাৰ্ডছবিলাক অকণমান অহাটো কমিছে। কাৰণটো আপোনালোকে চবেই দেখিছে যে এটা দীপৰ বিলৰ কাষতে এটা আৱৰ্জনাৰ যি সৃষ্টি হৈছে, যে গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে দীপৰ বিলৰ কাষতে জমা কৰিছিলে। চ' তাৰ কাৰণে দীপৰ বিলৰ সঁচাকৈ বহুতখিনি ক্ষতি হৈছে। তাৰ পানীৰ যোনটো কোৱালিটি হয়, এই কোৱালিটিটোৰ ওপৰত বহুতখিনি প্ৰভাৱ পেলাইছে। আমি তেনেকৈ যদি চাবলৈ যাওঁ, বহুতখিনি ষ্টাডিজবিলাকো হৈছে যোনে যিবিলাকে কৈছে যে কিছুমান মাছবিলাকৰ হেভি মেটেলৰ কণ্টেণ্টটো বহুত বেছি পোৱা গৈছে দীপৰ বিলৰ পৰা যিবিলাক কিছুমান মাছবিলাক ওলায়। আৰু যিহেতু দীপৰ বিলৰ পানীৰ যোনটো ড্ৰেইনেজটো দীপৰ বিলৰ পৰা চিধা গৈ কিনে তাতে উইদাউট আনট্ৰিটেড এটা পানীটো আছে দীপৰ বিলত গুচি গৈছে, গুৱাহাটীৰ যিমানখিনি আৱৰ্জনা আছে, যিমানখিনি বেয়া পানী আছে, এইটো চিধা দীপৰ বিলৰ পৰি গৈছে। চ' তাৰ কাৰণে যথেষ্ট ইম্পেক্ট হৈছে তাৰ বায়'ডাইভাৰ্চিটি অৰ্গেনিজমছ এইবিলাকৰ ওপৰত। দীপৰ বিলৰ আৰু এটা ইম্পৰ্টেঞ্চ আমি চাব লাগিব যে গুৱাহাটীৰ জেনেৰেলি ৱেটলেণ্ড যিবিলাক থাকে, ৱেটলেণ্ডবিলাক কি হয় যে দে আৰ অলছ' কল্ড এ দ্য ষ্টৰ্ম ৱাটাৰ ৰিজাৰ্ভাৰ। মানে যদি বহুত

0: বেছি বরষুণ হয় আর বহুত বেছি পানি সৃষ্টি হয়, সো তেওঁলোকে এটা স্পঞ্জ হিসাবে ইউজ করে। সো যিমানখিনি পানি যোনটো এক্সট্রা ওয়াটার আছে, সো তেওঁলোকৰ তাতে তেনেকে দীপৰ বিল ইয়া তেনেকে ওয়াটার বডিজ যে চিটির ভিতৰত থাকে, তো তেওঁলোকে এইবিলাক পানিটো এবজর্ব কৰি ৰাখে, ফলত যোনটো কৃত্রিম বানপানীৰ সমস্যাটো হয় সেইটো অকণমান কমি যায়। কিন্তু যেহেতু দীপৰ বিলৰ যোনটো অৰিজিনেল যোনটো এরিয়া আছিলে, সো অরিজিনাল এরিয়ার পর এতে দীপর বিল বহুত সরু হয়ে গেছে, সো তার কারণে যোনটো তার স্টম ওয়াটার ক্যাপাসিটি হোল্ড মানে ওয়াটার হোল্ডিং ক্যাপাসিটি যোনটো আছে এই হিটটো হ্রাস হয়েছে। সো হব পারে যে তার কারণেও আমার কৃত্রিম বানপানির অবস্থাটা অকমান বেয়া হব পারে, আমার ইয়া বহুত বেশি বাড়িব পারে, সেইটো এটা বস্তু হল। আর এটা আমি কথা মনত পেলাব লাগিব যে দীপর বিল ইয়া যিমানখিনি ওয়েটলেন্ডস আছে, সো ওয়েটলেন্ডস আর এক্সট্রিমলি ইম্পর্টেন্ট ফর দ্য ক্লাইমেট চেঞ্জ এন্ড গ্লোবাল ওয়ার্মিং। এটা ফালে আপনাদের যদি চাই ওয়েটলেন্ড আটাইতকৈ বেশি প্রোডাক্টিভ ইকোসিস্টেমস বলে কিনে কোয়া যায়, ইনফ্যাক্ট জঙ্গলতকেও বেশি প্রোডাক্টিভ হয় বলে কিনে কোয়া যায়। কিন্তু আর এটা বস্তু আমি চাব লাগিব যে যদি সদায় যদি আমি দীপর বিলক যদি তার উপর আবর্জনা যদি আমি দিও, যা আনট্রিটেড ওয়াটারটো যদি দীপর বিলক যদি আমি সদায় পেলাই থাকো, হব পারে যে যেতিয়া সামারের সময় যেতিয়া বারিষার সময় পানির ভলিউমটা বেশি হওয়ার কারণে যোনটো ডাইলিউশন ইফেক্টর কারণে খুব একটা বেশি নহব পারে, কিন্তু খরাঙর যেতিয়া হয় বা উইন্টারও যেতিয়া হয়, সো যদি আমি সেইটো সময় আমি তার ওয়াটার কোয়ালিটিটো বহুত হ্রাস হওয়াটো দেখো।
1: ইতিহাসৰ পাতত উল্লেখ আছে যে দীপৰ বিল পৌৰাণিক কাম্পিথৰ অন্তৰ্গত আছিল, ইয়াত শাসন কৰিছিল মেঘালয় ৰাজ্যৰ শাসনকৰ্তাই। আহোম আৰু মোগলৰ শাসনৰ কালচোৱাত দীপৰ বিল ব্যৱহৃত হৈছিল জাহাজ মেৰামতি আৰু বয়বস্তু উঠা নমা কৰা ঠাই হিচাপে।
2: 1999 চনত পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত এই দীপৰ বিল হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ এক গুৰুত্বপূৰ্ণ বিচৰণস্থলী। প্ৰধানকৈ শীতকালত বিভিন্ন চৰাইৰ কল কাকলিৰে মুখৰিত হৈ থাকে দীপৰ বিলৰ চৌপাশ।
1: থেৰা, বৰটোকোলা, হাৰগিলা, ৰঙাটুপিমূৰীয়া হাঁহৰ দৰে বিভিন্ন প্ৰজাতিৰ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান এই আৰ্দ্ৰভূমি। ইয়াৰ উপৰিও এই জলাশয়ত আছে 50 বিধতকৈও অধিক মৎস্য প্ৰজাতি।
0: সঁচাকৈ ক'ব লাগিব যে যোনটো আমাৰ নৱপ্ৰজন্ম যিবিলাক নতুন বিদ্যাৰ্থীসকল আছে তেওঁলোকে সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে। যেনেকৈ মই কৈ কিনে খুব ভাল পাম যে আমি এতিয়া সদায় উইণ্টাৰ বাৰ্ড ফেষ্টিভেল এটা পাতোঁ আৰু চামাৰ বাৰ্ড ফেষ্টিভেল পাতোঁ, চ' আমি বাৰ্ড কাউণ্ট কৰোঁ সেইটো সময়ত। অকল মই নহয়, বহুতখিনি এন জি অ'চবিলাক আছে, আমাৰ ইউনিভাৰ্চিটিও এটা পাৰ্ট হয় তাৰ। চ' আমি চাই আছোঁ যে কেনেকৈ বাৰ্ডবিলাক বছৰৰ দুবাৰ যিহেতু দুটা ছিজন কেনেকৈ বাৰ্ডবিলাকৰ ডেনচিটি কিমান সংখ্যাটো আমি গোটেইখিনি মনিটৰ কৰি আছোঁ। এই ডেটাটো বহুত ইম্পৰ্টেণ্ট হয়, য'ত অকল আমি নহয়, টিচাৰ্ছ নহয় ইয়াৰ ৰিচাৰ্চাৰ নহয়, গাঁৱৰ মানুহবিলাকে এইটোত সহযোগ কৰি আছে। আমি এইটো বেষ্ট লাইন এটা ডেটা ক্ৰিয়েট কৰি আছোঁ যাতে আমি গম পাম যে দীপৰ বিলৰ আগতো মানে একেবাৰে আগত কি কি চৰাই আছিলে আমি চাগে গম নাপাব পাৰোঁ গোটেইখিনি, কিন্তু এতিয়া যদি বেষ্ট লাইন আমি বনাওঁ আমি গম পাম যে চৰাইবিলাক আহাটো কমিছে বাঢ়িছে একেধৰণৰ আছে। যদি আমি আৰু 10 বছৰ আৰু 20 বছৰ যদি আমি সদায় এনেকৈ এটা মনিটৰিং কৰি থাকোঁ তেতিয়া মোক লাগে যে আমি গম পাম যে দীপৰ বিলৰ যিবিলাক চৰাই চিৰিকটি যিবিলাক আহি আছে তেওঁলোকে কেনেকৈ কোপ আপ কৰি আছে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে যদি আমি হেবিটেটটো কোৱালিটিটো যদি বঢ়াই দিওঁ মেবি দীপৰ বিলত মাইগ্ৰেটৰি বাৰ্ডছবিলাক আৰু বেছিকৈ আহিব পাৰে। তেনেকুৱা এটা আমাক ইণ্ডিকেটৰ লাগিব যে আমাৰ হয় সঁচাকৈ যে আমি কিছুমান কাম কৰি আছোঁ যাৰ ফলত আমাৰ মাইগ্ৰেটৰি বাৰ্ডছবিলাক আকৌ আহিবলৈ আৰম্ভ কৰিছে। চ' তেনেকৈ ইণ্ডিকেটৰৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে। আৰু এটা বস্তু হয় যে মই সদায় কওঁ যে যেতিয়া আমাৰ বিদ্যাৰ্থীসকলে ষ্টুডেণ্টসকল যেতিয়া নেচাৰৰ লগত কানেক্টেড হয় যেতিয়া গৈ কিনে চৰাই চিৰিকটি যেতিয়া চায় তেওঁলোকে যেতিয়া গম পায় যে তাৰ বৈশিষ্ট্যতাটো কি হয় দীপৰ বিলৰ, চ' তেওঁলোকে আৰু বেছি সজাগ হৈ পৰিব আৰু দীপৰ বিলক সংৰক্ষণৰ কাৰণে আৰু বেছিকৈ তেওঁলোকে মাত মাতিব পাৰিব। এজন মানে সজাগ নাগৰিক হিচাপে আমি আমাক লাগিব পাৰে যে আমাৰ পৰা দীপৰ বিলটো অকণমান দূৰত আছে, এই গুৱাহাটীত মাজমজিয়াত থকা মানুহবিলাকে ভাবিব পাৰে যে দীপৰ বিলৰ পৰা আমাৰ কি লাভ হৈছে। কিন্তু এইটো জানিব লাগিব যে যিমানখিনি ইকোসিস্টেমস আছে আমাৰ গুৱাহাটীৰ ওচৰত, যেনেকৈ পাহাৰ হ'ল, আমাৰ ৱাটাৰ বডিজ হ'ল, যিবিলাক ঘাঁহ থকা জাগাবিলাক হ'ল, এইবিলাকো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু

0: আমাৰ দায়িত্বটো হয় যে কেনেকৈ আমি আৱৰ্জনাটো যেনে কিমানখিনি কমাব পাৰোঁ, বিকজ আল্টিমেটলি গোটেইখিনি আৱৰ্জনাটো দীপৰ বিলত তাতে গৈছে। চ' আমি যিমান পাৰোঁ আমাৰ ঘৰতে যদি আমি চ'ৰ্চ ছেগ্ৰিগেট, যদি ৱেষ্টটো আমি চ'ৰ্চতে যদি ছেগ্ৰিগেট কৰিব পাৰোঁ, তেতিয়া দীপৰ বিলত যোনটো আৱৰ্জনা যাব সেইটোৰ পৰিমাণটো কমি যাব। আৰু যদি আমি ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্ট যদি আমি অকণমান ছেগ্ৰিগেট কৰিব পাৰোঁ, চ' মোক লাগে যে যিবিলাক ৱেট ৱেষ্ট আছে তাক আমি চ'ৰ্চতে আমি ট্ৰিট কৰিব পাৰোঁ, কিন্তু ড্ৰাই ৱেট আমি যদি পাৰোঁ যিমানখিনি ৰিচাইকেল হয়, যিবিলাক ৰিচাইকেল নোহোৱা বস্তুবিলাক আমি দীপৰ বিলত গ'লে মোক লাগে যে আৱৰ্জনাটো কমিব। ভৰলু, মৰা ভৰলু, পামহি, যোনটো দীপৰ বিলত ওচৰত অহা বিভিন্ন ধৰণৰ, একেটাই ষ্ট্ৰীম হয় কিন্তু বিভিন্ন ধৰণৰ নাম আছে। চ' যদি আমি তাৰ পানীটো আমি কিমান যিমানে ভালকৈ ৰাখিব পাৰোঁ, চ' দীপৰ বিলৰ হেল্থটো ইমানে ভাল হ'ব পাৰে। চ' আমাৰ একচেনটো হ'ল যে আমি কেনেকৈ ভৰলু ইয়া মৰা ভৰলু বাহিনী এইবিলাক ষ্ট্ৰীমছ আছে তাক কেনেকৈ আমি পৰিষ্কাৰ ৰাখিব পাৰোঁ। আৰু যদি আমি মোক লাগে যে যদি আমি সেইটো মনোযোগ দিওঁ, তেতিয়া দীপৰ বিলৰ যোনটো পানীটো যায় সেইটো আমি ৰখাব পাৰোঁ। আৰু এটা বস্তু হ'ল যে দীপৰ বিল অকল মানুহৰ কাৰণে নহয়, যেনেকৈ আপোনালোকে গম পাই চাগে হাতী ওচৰৰ ৰাণী গড়বংগা ৰিজাৰ্ভ ফৰেষ্টৰ পৰা দীপৰ বিলত পানী খাবলৈ আহে। অহাৰ সময়ত সদায় যদি আপোনাৰ পানীটো যদি কোৱালিটিটো বেয়া থাকে, তো তাৰ ডাইৰেক্টলি তেওঁলোকৰ হেল্থৰ ওপৰতো ইম্পেক্ট পেলাব পাৰে। আমি যিমানে পাৰোঁ যদি দীপৰ বিলক পৰিষ্কাৰ যদি ৰাখিব পাৰোঁ আৰু যোনটো যিমানখিনি এৰিয়া আছে তাক যদি ভালকৈ ৰাখিব পাৰোঁ, চ' মোক লাগে যে দীপৰ বিলৰ এটা ভৱিষ্যৎ আছে। যদি আমি নকৰোঁ আৰু সদায় আৱৰ্জনা যদি আমি দীপৰ বিলৰ কাষত পেলাই থাকোঁ, তেতিয়া মোক লাগে যে দীপৰ বিলৰ অনিষ্ট হোৱাৰ সম্ভাৱনাটো বহুত বেছি আছে।
1: জৈৱ বৈচিত্ৰতাৰ এক অনন্য নিদৰ্শন দীপৰ বিলে বছৰ বছৰ ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক দি আহিছে জীৱিকাৰ সন্ধান। মৎস্য চিকাৰ এই অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকাৰ প্ৰধান উৎস।
2: ইতিমধ্যেই দীপৰ বিল হৈ পৰিছে অন্যতম পৰ্যটন ক্ষেত্ৰ। ইয়াৰ পাৰিপাৰ্শ্বিক সৌন্দৰ্যই বাৰুকৈয়ে আকৰ্ষণ কৰে দেশী বিদেশী পৰ্যটক তথা প্ৰতিজন প্ৰকৃতি প্ৰেমিকক।
1: অৱশ্যে দীপৰ বিল ক্ৰমাৎ পিকনিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰাৰ ফলত ই দীপৰ বিলৰ জৈৱ সংহতিত কিছু পৰিমাণে হ'লেও বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও বিভিন্ন কাৰণত দীপৰ বিল যেন প্ৰদূষণৰ গৰাহত পৰিবলৈ আৰম্ভ কৰিছে।
0: পিকনিকৰ কাৰণে এটা ডেফিনেটলি কি হয় যে পিকনিক যদি আমি ৰেছপনচিবলি যদি পিকনিক কৰোঁ, এটা হেক্টিক লাইফৰ পৰা আমি গৈ কিনে অকণমান আমোদ প্ৰমোদ কৰিবৰ কাৰণে যাব লাগে, কিন্তু যদি আমি ৰেছপনচিবলি যদি যাওঁ, তাতে কোনো যে বাদ্যযন্ত্ৰ একদম হাই ভলিউমত যদি নবজাওঁ, আমি তাতে গৈ কিনে যদি আৱৰ্জনা সৃষ্টি নকৰোঁ, যিবিলাক আৱৰ্জনা সৃষ্টি কৰিছোঁ আকৌ ঠাইখিনি আমি লৈ আহোঁ, তেনেকৈ কিছুমান যদি আমি পদক্ষেপ লওঁ পিকনিক বেয়া নহয়। কিন্তু হৈছে কি, আপোনালোকে লাষ্ট কিছুমান বছৰৰ পৰা দেখা পোৱা গৈছে যে বহুতখিনি আপোনাৰ লাউড স্পীকাৰবিলাক বজায় মানুহবিলাকে, আৰু এইটো সময় কি হয়, এইটো সময় একেটা সময়তে আমাৰ মাইগ্ৰেটৰি বাৰ্ডছবিলাকো আহে। ইয়াৰ কাৰণে কি হৈছে, তেওঁলোকে কিছুমান জাগাবিলাক এভইড কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে অকণমান বেলেগ জাগাবিলাকত যাবলৈ আৰম্ভ কৰিছে। আমি যদি ৰেছপনচিবলি কৰোঁ পিকনিকৰ পৰা, লোকেল মানুহবিলাকৰ কাৰণেও অকণমান ৰেভিনিউটো জেনেৰেট হ'ব পাৰে, তেওঁলোকে যদি ফি দি ফি এটা লগায়। কিন্তু কথাটো হ'ল যে আমি সদায় এটা ৰেছপনচিবল পিকনিক হিচাপে আমি আমি গঢ়ি তুলিব লাগিব দীপৰ বিলৰ কাৰণে। যদি নকৰোঁ তেতিয়া যিবিলাক জীৱ জন্তু আছে তেওঁৰ ওপৰত এটা নিগেটিভ ইম্পেক্টটো পৰিব।
2: দীপৰ বিলৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি গঠন কৰা হৈছিল দীপৰ বিল সুৰক্ষা মঞ্চ। দীপৰ বিলৰ সংৰক্ষণ তথা প্ৰদূষণ মুক্ত কৰি ৰখাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বিষয়ে আমাক জনাইছে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই।
3: প্ৰায় ধৰ 2014 মানৰ পৰা মই দীপৰ বিল সংৰক্ষণৰ লগত জড়িত হৈ আছোঁ। কিন্তু প্ৰথম অৱস্থাত মই ধৰ অকলেই আছিলোঁ, তাৰপিছত এনেকৈ মানুহ লগ হৈ হৈ গৈ গৈ আছে বিভিন্ন ক্ষেত্ৰত। আৰু সেইহতীয়াভাৱে আমি দীপৰ বিল সুৰক্ষা মঞ্চ বুলি এখন মঞ্চ গঠন কৰিছোঁ, য'ত মানে দীপৰ বিলৰ দাঁতি কাষৰীয়া ৰাইজ মানে অন্তৰ্ভুক্ত হৈ আছে। আৰু দাঁতি কাষৰীয়া ৰাইজৰ ৰাইজে বিচাৰে কি, দীপৰ বিলখন পুনৰ আগৰ স্থান আগৰ মানে সেই পৰ্যায়লৈ আহক। দীপৰ বিলত যেনেকৈ ধৰ আগতে মানুহে এনেকুৱা এটা দিন আছিলে য'ত মানে মাছমৰীয়া ঘৰৰ পৰা অকল চাউলখিনি আনিছিলে, দীপৰ বিলত পানীয়ে ব্যৱহাৰ কৰা, খোৱা, গা ধোৱা গোটেই কাম কৰিছিল। কিন্তু সেই অৱস্থাটো এতিয়া নাই, দীপৰ বিলত হাতী আহি পানী খোৱাৰো এটা অৱস্থা নাই। তো সেই পৰিৱেশবিলাক ঘূৰি অহাৰ মানে দীপৰ বিল সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিল সুৰক্ষা মঞ্চ গঠন হৈছে। আৰু দীপৰ বিল সুৰক্ষা মঞ্চৰ মানে জৰিয়তে আমি বিভিন্ন ধৰণৰ সজাগতামূলক মানে কাম কাজ

0: যে দীপৰ বিলখন সংৰক্ষণ কৰিব লাগে আৰু একে সময়তে আইনীভাৱে কেনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে তাৰো ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ। আৰু যিহেতু সুৰক্ষা মঞ্চৰ দায়িত্বত আছোঁ, দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি কাম কাজ কৰি আছোঁ। তাৰ ভিতৰত ধৰক মহামান্য উচ্চ ন্যায়ালয়ত এখন আমি লেখ আবেদন হেৰি কৰিছোঁ মোৰ লগতে আৰু দুজন সতীৰ্থৰ সৈতে। আৰু তাৰোপৰি আমি দীপৰ বিলৰ সংৰক্ষণৰ কাৰণে এৱাৰনেছ কেম্প বা কেতিয়াবা যি দীপৰ বিলৰ প্ৰদূষণৰ মুক্ত কৰাৰ কাৰণে প্ৰটেষ্ট এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী আমাৰ হাতত চলি আছে। আৰু শেহতীয়াভাৱে যি দীপৰ বিলৰ অৱক্ষয় ঘটিছে, আগৰ দীপৰ বিল আৰু এতিয়া দীপৰ বিলৰ মাজত বহুত পাৰ্থক্য আছে। আমি সৰুতে যিখন দীপৰ বিল দেখিছিলোঁ য'ত মানে বহুত চৰাই আছিলে, মাছকাছ আছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে, কিন্তু কালক্ৰমত কি হৈছে প্ৰদূষণৰ গ্ৰাসত দীপৰ বিলৰ সেই জলজ উদ্ভিদ বা চৰাইৰ সংখ্যা দিনে দিনে কমি গৈ আছে। আমি এতিয়া এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ, 1991ৰ 4 জানুৱাৰীত যেতিয়া এছিয়ান ৱাটাৰ ফ্লো ছাৰ্ভে হৈছিলে তেতিয়া দীপৰ বিলত 600ৰো অধিক প্ৰজাতি চৰাই পাইছিলে। আৰু 2002 চনত যেতিয়া ৰামচাৰ চাইটৰ মানে ডিক্লেয়াৰৰ সময়ত যেতিয়া ৰামচাৰ স্বীকৃতি পাইছিলে তাই ইণ্টাৰনেশ্যনেল সন্মান এটা পাইছিলে, মানে বিশ্বৰ মানে গুৰুত্বপূৰ্ণ জলাশয়ৰ স্থান পাইছিলে দীপৰ বিল, তেতিয়া 219 বিধ প্ৰজাতি চৰাই পাইছিলে। আৰু শেহতীয়া যোৱা 3 বছৰ আমি মানে চৰাইৰ মানে গণনা কৰি আছোঁ বা পক্ষী নিৰীক্ষণ কৰি আছোঁ, যোৱা 3টা বছৰত আমি প্ৰায় 165বিধ চৰাই পাইছোঁ আৰু 3টা বছৰ মিলি 203বিধ প্ৰজাতিৰ চৰাই আমি এতিয়ালৈকে পাইছোঁ। তো ক্ৰমান্বয়ে দীপৰ বিলৰ মানে যি জৈৱ বৈচিত্ৰ সেইটো হ্ৰাস হৈ গৈ আছে। আৰু আমি আগতে যেনেকুৱা দীপৰ বিলৰ পানী ইমান পৰিষ্কাৰ আছিলে, আপুনি এটা মানে কইন এটা বা পইচা এটা পেলাই দিয়ে আপুনি সেইটো দেখা পাইছিলে, মাছকাছ দেখা পাইছিলে, বিভিন্ন জলজ উদ্ভিদ আছিলে। আৰু জলজ উদ্ভিদ থকাৰ কাৰণে কি হৈছিলে মাছ বা চৰাইৰ যিটো হেবিটেটবিলাক ভালেই আছিলে আৰু বিভিন্ন চৰাই তেতিয়া সেই জলজ উদ্ভিদবিলাক খাইছিলে বা মাছো খাইছিলে। তো এই ধৰণৰ যিটো অৱক্ষয় হোৱাৰ ফলত মানে খাদ্যৰ অভাৱ বুলিয়ে ক'ব পাৰি বা যি ধৰণৰ এটা পৰিৱেশ লাগে সেই পৰিৱেশটো প্ৰায় ধ্বংসৰ গৰাহত মানে গতি কৰি আছে। শেহতীয়াভাৱে আমি মহামান্য উচ্চ ন্যায়ালয়ত এটা মানে ৰাজহুৱা স্বাৰ্থজনিত আবেদন কৰিছিলোঁ আৰু ইতিমধ্যে আমি বহুখিনি সুফল পাইছোঁ। আৰু বিশেষকৈ দীপৰ বিল প্ৰদূষণ হোৱাৰ মূলতে হ'ল ডাম্পিং গ্ৰাউণ্ড। ডাম্পিং গ্ৰাউণ্ডটো যিহেতু দীপৰ বিলৰ ওচৰতে স্থাপন কৰিছে আৰু চাইণ্টিফিক নোহোৱাৰ কাৰণে বা গুৱাহাটী মহানগৰৰ যি জাবৰৰ নিষ্কাশনৰ প্ৰকল্প বা জাবৰ নিষ্কাশন যিটো ব্যৱস্থা এইটো বৈজ্ঞানিক পদ্ধতি নোহোৱাৰ কাৰণে কি হৈছে মিক্স হৈ গোটেই জাবৰবিলাক তাত মানে পাহাৰী সদৃশ এটা হেৰি হৈছে। তো তাৰ পৰা যি লিচাৰ্ড বা যি পলিউটেড হেৰিবিলাক ওলাই পামহি নদীৰেদি গৈ দীপৰ বিলত পৰি আছে বা যেতিয়া বাৰিষা হয় ফ্লাডপ'ন এৰিয়া যেতিয়া মানে পানীৰে ভৰি যায় তেতিয়া ডাইৰেক্টলি গৈ দীপৰ বিলত পৰে। এই গুৱাহাটী মহানগৰী যেতিয়া ফ্ৰেছ ফ্লাড হয় বা তেতিয়া গোটেই মানে দীপৰ বিলে সেই জলধাৰখিনি গ্ৰহণ কৰে আৰু জলধাৰখিনি গ্ৰহণ কৰাৰ কাৰণে যিটো মানে ৰিজাৰ্ভ ৱাটাৰ ৰিজাৰ্ভ দীপৰ বিলৰ মানে কৰাৰ কাৰণে আজি গুৱাহাটী মহানগৰী বহুখিনি বানমুক্ত হৈ আছে। আৰু যদি দীপৰ বিল নাথাকে এতিয়া আৰু ভয়ংকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ মৰাভৰলু বশিষ্ঠ বাহিনী গোটেই বহুখিনি পানী দীপৰ বিলে ধাৰণ কৰি লৈ আছে। একে সময়তে দীপৰ বিল থকাৰ কাৰণে কি হৈছে গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ হৈ আছে আৰু গ্ৰাউণ্ড ৱাটাৰটো আমি খালি গ্ৰাউণ্ড ৱাটাৰৰ পৰা আমি পানীখিনি লৈয়ে আছোঁ, কিন্তু যদি গ্ৰাউণ্ডত পানীখিনি নাযায় তেতিয়াহ'লে ডাঙৰ ডাঙৰ যিবিলাক মহানগৰ এতিয়া পানীৰ স্কাৰ্চিটি হৈছে। তো আমি গুৱাহাটীত সেই মানে সেই যদি দীপৰ বিলখন নাথাকে সেনেকুৱা ধৰণৰ এটা ডাঙৰ এটা সমস্যাত আমি ভুগিব লাগিব। একে সময়তে যি জলজ উদ্ভিদবিলাক আছে জলজ উদ্ভিদবোৰ কি হয় আপোনাৰ নৰ্মেল ফৰেষ্টতকৈ কাৰ্বন ডাই অক্সাইড মানে গ্ৰহণ কৰাৰ কেপাচিটিও বেছি হয় আৰু কাৰ্বন ডাই অক্সাইড যেতিয়া বেছি গ্ৰহণ কৰিব তেতিয়া কি হয় পৰিৱেশটো ভালে থকাত সহায় কৰে। আৰু দীপৰ বিলে 825টা মাছমৰীয়া পৰিয়ালক প্ৰত্যক্ষভাৱে দীপৰ বিলত জড়িত হৈছে। আৰু মই যিহেতু পশুপালন কৰোঁ বা মই খেতি কৰোঁ তো খেতিয়কসকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে দীপৰ বিলৰ লগত জড়িত হৈ আছে। আৰু তাৰোপৰি যি ধৰ পৰ্যটনৰ কথা কওঁ, আমি পৰ্যটনটো এনেকুৱা হোৱাটো নিবিচাৰোঁ যে দীপৰ বিল ধ্বংস হৈ পৰ্যটন হওক। যি কমিউনিটি বেছ যিটো টুৰিজিম সেই বস্তুটো হ'লে কি হয় থলুৱা মানুহৰ লাভ হ'ব আৰু নতুন মানে লোকেল মানুহৰ এংগেজমেণ্টো হ'ব আৰু তেতিয়া কনজাৰ্ভেশ্যনত এটা হেল্প হ'ব। তো ইক' টুৰিজিমৰ এটা ব্যৱস্থা যদি কৰে দীপৰ বিলখন নেচাৰেলি থাকক আৰু এই যি ডাম্পিং গ্ৰাউণ্ড প্ৰদূষণমুক্ত এখন দীপৰ বিল হওক, দীপৰ বিলৰ সীমা নিৰ্ধাৰণটো এতিয়ালৈকে হোৱা নাই, মানে বিশেষকৈ ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে বন্যপ্ৰাণী অভয়াৰণ্য। তো আমি আশা ৰাখিছোঁ অনাগত দিনত দীপৰ বিলখন সংৰক্ষণৰ কাৰণে আমি বিভিন্ন পদক্ষেপ আমি পাম চৰকাৰৰ ফালৰ পৰাও বা আমাৰ মহামান্য উচ্চ ন্যায়ালয় মানে এই গোটেই ব্যৱস্থাটো মনিটৰিং কৰি আছে। তো আমি বিচাৰিম কি এখন প্ৰদূষণমুক্ত দীপৰ বিল, এখন মানে প্ৰাকৃতিক আগৰ যি চহকী দীপৰ বিল আকৌ পুনৰ ঘূৰি আহক তাকে কামনা কৰিছোঁ।
1: প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত দীপৰ বিলৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ দায়িত্ব আছে যুৱ প্ৰজন্মৰ, য'ত সজাগতা বৃদ্ধি, পৰিষ্কাৰ আদি অভিযানকে ধৰি প্ৰশাসনে লোৱা সংৰক্ষণ সম্পৰ্কীয় কাৰ্যকলাপ আদিও অন্তৰ্ভুক্ত।
2: দীপৰ বিলৰ মহত্ব, ইয়াৰ পৰ্যটন আৰু স্থানীয় বাসিন্দাই গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধিয়ে লৈ আহিছে বিভিন্ন পদক্ষেপ।

0: দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা তথা গুৰুত্ব সম্পৰ্কে আমাক বিশদভাৱে জনাইছে দীপৰ বিল সংৰক্ষণত সক্ৰিয়ভাৱে জড়িত থকা এগৰাকী উদীয়মান শিল্পী অৰ্ঘদীপ বৰুৱাই।
1: ভাল পোৱাটো আছে দীপৰ বিলৰ প্ৰতি, বা তাৰ উপৰিও আমাৰ কিছু দায়বদ্ধতা আছে, যাৰ ফলস্বৰূপে চাগে আমি আজি দীপৰ বিলৰ এই যুঁজকে কওক বা দীপৰ বিলৰ প্ৰতি যিখিনি আমাৰ কৰিবলগীয়া আছে তাৰ লগত জড়িত হৈছোঁ। পোনপ্ৰথমে এয়াই ক'ম যে আমি ইংলিছত এষাৰ শব্দ আছে ৰিক্ৰিয়েশ্যন, চ' এটা ৰিক্ৰিয়েশ্যনেল ভেল্যুৰ কাৰণে আমি সদায় দীপৰ বিলৰ কাষ চাপোঁ, কিয়নো আমাৰ যেতিয়া ধৰক আজিকালি এনেও আমাৰ জীৱনটো বৰ যান্ত্ৰিক হৈ পৰিছে, আৰু যিমানে যি নকয় আমি সকলোৱে মানে চাইণ্টিফিকেলিও এভিডেন্স পাইছোঁ যে যিমান আমি প্ৰকৃতিৰ কাষ চাপোঁ আমাৰ ডপামিন যিটো হৰম'ন সেইটো বৃদ্ধি পায় আৰু তাৰ ফলত আমি এটা চেন্স অফ হেপিনেছ পাওঁ। কাৰণ কি বুদ্ধাও কৈছে যে এট দ্য এণ্ড অফ দ্য ডে আমি সকলোৱে যিমানে যি চাফাৰিং ফেচ নকৰোঁ আমি সকলোৱে হেপিনেছৰ কাৰণেই জীৱনটো যাপন কৰিছোঁ। আমি খাদ্যটো খাবই লাগিব, সেইটোতো আমাৰ বেচিক নীডছ। তো তাৰ বাহিৰেও যিটো আমাৰ আল্টিমেট চাগে গ'ল বুলি যদি কয় জীৱন, সেইটো হ'ল হেপিনেছ। চ' চম্ভা আমি যেতিয়া দীপৰ বিললৈ যাওঁ যে তাৰ যি পৰিৱেশ, মনোৰম পৰিৱেশ আমাক সদায় এটা শান্তিৰ এটা ভাৱ আমাক দিয়ে আৰু তাৰ লগতে আমি এটা চেন্স অফ হেপিনেছো আমি তাতে পাওঁ। কিন্তু তাৰ উপৰিও এটা খুব ডাঙৰ যিটো দীপৰ বিলৰ মই কি ক'ম কণ্ট্ৰিবিউশ্যন স্পেচিয়েলি আমাৰ গুৱাহাটীবাসী ৰাইজৰ কাৰণে, সেইটো হ'ল যে যিহেতু আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে আমাৰ যিবোৰ জলাশয় আছে ৱেটলেণ্ডছ, চ' ৱেটলেণ্ডছবোৰ লাহে লাহে নোহোৱা হৈ গৈছে আমাৰ চহৰৰ পৰা। আৰু তাৰ ফলস্বৰূপে কি হৈছে, আমি অকণমান বৰষুণ দিলে কৃত্ৰিম বানপানীৰ সন্মুখীন হ'ব লাগে। এতিয়া এই যিবোৰ আমাৰ ফ্লেশ ফ্লাডছ হয়, এই ফ্লেশ ফ্লাডছবোৰৰ গোটেই চিংক হিচাপে, ৰিজাৰ্ভাৰ হিচাপে কাম কৰে আমাৰ দীপৰ বিলখন, ন ৱেটলেণ্ড হিচাপে এইটো ইট ৱৰ্কছ এজ এ ৰিজাৰ্ভাৰ। চ' সেইটো কাৰণে এফিনেটলি যদি আমি চাওঁ আমাৰ গুৱাহাটীৰ লাইফ লাইন বুলি ক'লেও ভুল নহ'ব দীপৰ বিল। আৰু সেই সূত্ৰেই আমাৰ যিখিনি দায়িত্ব আছে, এতিয়া আমি জানো যে আমাৰ যিবোৰ ৱেষ্ট আজি সেই ৱেষ্টখিনি গৈ পৰি আছে ডাম্পিং গ্ৰাউণ্ডলৈ। ডাম্পিং গ্ৰাউণ্ডটো ক'ত আছে, প্ৰথমতে বৰাগাঁৱত আছিলে, এতিয়া পামহিলে তাক যদিও নিয়া হৈছে কিন্তু ষ্টিল ইটছ ভেৰি ক্লোজ টু দীপৰ বিল, যাৰ ফলত দীপৰ বিল এতিয়াও মানে এটা খুব ধ্বংসৰ গ্ৰাসত। কিন্তু কিছু কথা যিয়ে মোক খুব অনুপ্ৰেৰণা যোগায় দীপৰ বিলৰ মানে যিটো আমি জাৰ্ণি বুলিয়ে কওঁ, আমাৰ যিটো পাৰ্চনেল জাৰ্ণি দীপৰ বিলৰ লগত, মই আজি অৰ্ঘদীপ বৰুৱা হিচাপে বা এজন ব্ৰডলিফ প্ৰডাকশ্যনৰ মেম্বাৰ হিচাপে মোৰ যিটো কানেকশ্যন দীপৰ বিলৰ লগত, তাৰ আঁৰত এটা কথা খুব ইম্পৰ্টেণ্ট, সেইটো হ'ল তাৰ মানুহখিনিৰ যিটো দীপৰ বিলৰ প্ৰতি মৰম আৰু দীপৰ বিলক বচাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো ৰিজিলিয়েঞ্চ, সেইটো মোক খুব অনুপ্ৰেৰণা যোগায়। আৰু তাৰে এটা খুব ভাল উদাহৰণ প্ৰমোদ দাৰ লগতে হ'ল হস্তিমিত্ৰ। এতিয়া হস্তিমিত্ৰ আমাৰ যিখিনি তাতে আছে, এতিয়া তেৰণ্ডা আছে, তাৰপিছত তেওঁলোকে এতিয়াও লাগি আছে হাতীখৰ হাতীখিনিক এটা ছেফ পেছেজ দিবলৈ। কাৰণ কি আপোনালোকে যদি অলপমান ডিপ যায় আপোনালোকে গম পাব যে আমাৰ দীপৰ বিলত কমেও 5টা এলিফেণ্ট কৰিডৰ্ছ আছে। কাৰণ কি দীপৰ বিল আপোনাৰ শ্বেয়াৰ কৰে স্পেচ উইথ ৰাণী গৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট। এতিয়া ৰাণী গৰভাংগা ৰিজাৰ্ভ ফৰেষ্ট আৰু দীপৰ বিলৰ মাজত এটা সম্পৰ্ক আজি নহয় যুগ যুগৰ ধৰি চলি আহিছে। চিন্স এজেছ আমাৰ হাতীখিনিয়ে সেই ৰুটটো ফ'ল' কৰিছে, তেওঁলোকৰ খাদ্যৰ কাৰণেই হওক বা তেওঁলোকৰ পানীৰ যিখিনি দৰকাৰ বা যোগান সেই ধৰিবলৈও তেওঁলোকে ইয়াতে আহে। তেওঁলোকে তাতে আগতে মাখনাও খাইছিলে কিন্তু আজিকালি মাখনাও কমি গৈছে, কাৰণ কি দীপৰ বিলৰ পানী বহুতখিনি এডাল্ট্ৰেট হৈ গৈছে। চ' সেই যিটো এটা পৰম্পৰাগত যিটো এটা পেছেজ তেওঁলোকে ফ'ল' কৰি আহিছিলে, আজি ৰেলৱে লাইন হোৱাৰ ফলস্বৰূপে সেই পেছেজখিনিও এটা বাধা পাইছে। আৰু সেই বাধাখিনি যাতে এটা ছেফলি মানে এতিয়াতো বাধা পোৱাটো আমি এতিয়া পাইছেই, কিন্তু হ'লেও যাতে তেওঁলোকৰ ক্ষতি নহয়, কাৰণ কি অলৰেডি আমি দেখিছোঁ হাতীয়ে তাতে ৰেলৱে খুন্দা খাই ঢুকুৱা আমি খবৰ পাইছোঁ। চ' সেই তেনেধৰণৰ যাতে ঘটনা আগন্তুক সময়ত আৰু নঘটে তাৰ কাৰণে কিছু মানুহ ওলাই আহি এই হাতীখিনিক এটা ছেফ পেছেজ দিয়াত সহায় কৰি আহিছে। আৰু সেই যিখিনি মানুহ তেওঁলোককে পিছলে আমাৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেওঁলোকো স্বীকৃতি দিছে আৰু স্বীকৃতি তেওঁলোকক হস্তিমিত্ৰ বুলি তেওঁলোকক নাম এটাও দিছে। চ' এনেধৰণৰ যিখিনি মানুহে ইমান ছেল্ফলেছলি এই প্ৰকৃতিৰ ৰক্ষাৰ ক্ষেত্ৰে আৰু আমাৰ দীপৰ বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰে কাম কৰি আছে, ইয়ে আমাক সঁচাকৈ অনুপ্ৰেৰণা জাগে। আৰু তাৰ ফলস্বৰূপে আমাকো লাগে যে মানে দীপৰ বিলখনটো খালি সেই মানুহকেইজনৰে নহয়, তেন্তে আমি দীপৰ বিলক বচোৱাৰ ক্ষেত্ৰতো আমি এশবাৰ ভাবিব লাগিব। এজন মোৰ খুব প্ৰিয় অনুপ্ৰেৰণাস্বৰূপ বুলিয়ে ক'ব লাগিব, তেখেতৰ নাম আছে ডেভিড এটেনবৰো।

আৰু তেখেতে কৈছে আমি এটা বস্তুৰ সংৰক্ষণ তেতিয়াই কৰিব পাৰিম যেতিয়া আমি সেই বস্তুটোক এক্সপিৰিয়েঞ্চ কৰিব পাৰিম। কাৰণ কি, আমি এটা বস্তুক যেতিয়ালৈকে চুই নাচাম আমি তাৰ অৰ্থ গম নাপাম, হয় ন, যে সেই বস্তুটোৰ কিমান মানে ভেলিউজখিনি কি আমি গম নাপাওঁ। সেয়েহে মই আমাৰ উঠি অহা প্ৰজন্মক এয়াই ক'ম যে আমি চেলফিৰ বাহিৰেও আমি কেনেকৈ প্ৰকৃতিৰ লগত মানে নিজকে মিল খুৱাব পাৰোঁ সেইটোৰ প্ৰতি আমি অলপমান দায়বদ্ধ হ'ব লাগে, অলপমান আমি চিন্তা কৰিব লাগে। জুবিন দাই সদায় প্ৰকৃতি প্ৰেম কৰিছিলে, কিন্তু তেওঁ যিষাৰ কথা কৈছিলে তেওঁ এইকাৰণে কোৱা নাই যে তেওঁ খালী ক'ব লাগে বুলি।

0: খুৱাব পাৰোঁ সেইটোৰ প্ৰতি আমি অলপমান দায়বদ্ধ হ'ব লাগে, অলপমান আমি চিন্তা কৰিব লাগে। জুবিন দা সদায় প্ৰকৃতি প্ৰেম কৰিছিলে, কিন্তু তেওঁ যি সাৰ কথা কৈছিলে তেওঁ এইকাৰণে কোৱা নাই যে তেওঁ খালি ক'ব লাগে বুলি, কাৰণ কি তেওঁ সেই বস্তুটো নিজৰ জীৱনত অনুশীলন কৰিছিলে, তেওঁ সেই বস্তুখিনি অনুভৱ কৰিছিলে। চ' মই এয়াই ক'ম যে উঠি অহা প্ৰজন্মই আজি জুবিন দাই প্ৰকৃতিক ভাল পায় তাৰ বিষয়ে খালি কৈ থাকিলে নহ'ব। আজি তুমি প্ৰকৃত অৰ্থত মাটিক চুই চাই জানিব লাগিব, তুমি নদীৰ পানী কিমান ঠাণ্ডা সেই বুজিব লাগিব, গছ এটাক ডাঙৰ কৰিবলৈ কি কি কৰিব লাগে সেয়া জানিব লাগিব। জুবিন দাৰ কথাটো মই এইকাৰণেই আনিছোঁ কাৰণ কি যিহেতু এই মুহূৰ্তত তেওঁ খুব ৰেলিভেণ্ট হৈ আছে আৰু আমি আজি সকলোৱে তেওঁৰ কাৰণে আজি আমি চিন্তা কৰি আছোঁ। বহুতো এনেকুৱা মানুহ আহি আজি পৰিছে যিসকল আছে আগতে তেওঁৰ গান শুনা নাছিলে, তো আজি তেওঁক আকৌ তেওঁৰ এই কথাখিনি গম পাই তেওঁক আকৌ নতুনভাৱে তেওঁক আৱিষ্কাৰ কৰি আছে। তো সেই সূত্ৰে মই এয়াই ক'ব বিচাৰিছোঁ যে আমি যাতে তেওঁৰ এই যিখিনি সত্তা, তেওঁৰ যিখিনি চেতনা আৰু চিন্তা, এই চিন্তাখিনিক যেন নিজৰ জীৱনত অধ্যয়ন কৰি অনুশীলনো কৰোঁ। দীপৰ বিলৰ যিখিনি ডাম্প আছে বা ৱেষ্ট যিখিনি আছে, ৱেষ্টক লৈ বহুত বছৰৰ পৰা মিডৱে জাৰ্ণী বুলি এটা অনুষ্ঠান আছে, তেওঁলোকে কাম কৰি আছে। চ' তেওঁলোকৰ লগত আমি লগ হৈ অগাধ বুলি এজন ৰেপাৰ আছে, তেওঁৰ লগতো সংযোগ কৰি আমি এটা গান কৰিছিলোঁ মিডৱে ছং বুলি। চ' সেই গানটোত আমি এই আমাৰ যিখিনি ৱেষ্ট মেনেজমেণ্টৰ সমস্যা, কাৰণ কি আজি আমি যদি প্ৰকৃত অৰ্থত দীপৰ বিলৰ ৱেষ্টখিনিৰ সমস্যা যদি আমি সমাধান কৰিব লাগে তেন্তে তাৰ প্ৰথম কথাটো হ'ব চ'ৰ্চ এগ্ৰিগেশ্যন। চ' কেনেকৈ আমি চ'ৰ্চতে যদি আমি ৱেষ্টটো ক্ৰিয়েট নকৰোঁ তেন্তে সি গৈ সেই ডাম্পিং গ্ৰাউণ্ডত গ'লে নাযাবই, হয় ন? চ' সেই বস্তুখিনিক অলপমান সজাগ কৰাৰ কাৰণে আমি এটা গান কৰিছিলোঁ। বাট প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ আগৰ পৰাই এজ এ বেণ্ড আমি ভাবোঁ যে যিহেতু আমি প্ৰকৃতিৰে অংশ নহয় জানো, আমি প্ৰকৃতিৰ পৰাতো কোনো ছেপাৰেটেড নহয়। চ' সেই সূত্ৰে আমি সদায় অনুপ্ৰেৰণা লৈছোঁ, খালি আমি বুলিয়েই নহয়, আজি যদি আমি জ্যোতিপ্ৰসাদৰ কথা কওঁ, আমি বিষ্ণু ৰাভাৰ কথা পাতোঁ, যদি আমি যদি শেহতীয়াকৈ জয়ন্ত হাজৰিকাৰো কিছু গীত যদি আমি শুনো, ভূপেন দাইটো সদায় মাত মাতিছে, জুবিন দাইটো মাত মাতিছে, আমি দেখিম যে তেওঁলোকৰ গানত সদায় আপুনি প্ৰকৃতিৰ ৰেফাৰেঞ্চ পাব, ইন দ্য ফৰ্ম অফ মেটাফৰে হওক বা ইন দ্য ফৰ্ম অফ ইনস্পিৰেশ্যনে হওক। চ' প্ৰকৃতি অবিহনে কোনো ধৰণৰ আৰ্টো চাগে সম্ভৱ নহয়। চ' এজন মানে আৰ্ট জীয়াই থাকিবলৈ হ'লে প্ৰকৃতিও জীয়াই থাকিব লাগিব। বিউটি এণ্ড অলছো আই মিন ইটছ লাইক য়িং য়াং, ন? চ' ইভেন টু আণ্ডাৰষ্টেণ্ড দ্য ডাৰ্ক ছাইড এণ্ড দ্য হাৰ্ছ ছাইডছ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড নেচাৰ।
1: প্ৰকৃতি আমাৰ গুৰু, প্ৰকৃতিৰ লগত সহবাস কৰিলেহে আমি প্ৰকৃত শিক্ষা লাভ কৰিব পাৰোঁ। জীৱনটো কেনেকৈ সহজভাৱে ল'ব লাগে প্ৰকৃতিয়ে আমাক শিকায়, প্ৰকৃতিয়ে শিকায় জীৱন জীয়াবলৈ।
2: প্ৰকৃতি সেউজীয়া কৰি ৰখাৰ তথা জৈৱ বৈচিত্ৰতাক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতেই দীপৰ বিলকে আদি কৰি জলাশয়সমূহক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। আমাক প্ৰয়োজন এক সেউজীয়া পৃথিৱীৰ। আমাৰ দায়িত্ব উত্তৰ প্ৰজন্মৰ হাতত এৰি যোৱাৰ এক সেউজী ধৰণী।
3: ইমান পৰে শ্ৰোতাসকলে দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে মেঘনা দেৱী আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: Eh? Mo ora ni meku sami. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমাগমন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ, আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপীয়ান ব্লু ভেলি ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক উদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি হ'ব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্ট্ৰেক আদালতত উপস্থিত কৰোৱা হৈছে। বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এই গোচৰত সাক্ষী হিচাপে 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 144টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: बहुत खुशी के साथ पूरे आकाशवाणी परिवार को बधाई देता हूं। 90 साल आपने पूरा किया है। 90 साल पूरा होने पर मेरे शुभकामनाएं हैं। पूरा देश आकाशवाणी के साथ जुड़ा हुआ है। आकाशवाणी के माध्यम से हमारा भारत एक भारत श्रेष्ठ भारत रहे, मेरा यह शुभकामना।
0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া 6গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 বজালৈ নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰৰ জখলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত কেৰিবাকৰি গাঁৱত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত বীজ হিচা পৰ্বৰ শুভাৰম্ভ কৰে। শালি ধানৰ বীজ হিচা আৰু উন্নত জাতৰ তিতা কেৰেলাৰ বীজ ৰোপণ কাৰ্যসূচীত মন্ত্ৰী শ্ৰীমহন্তৰ লগতে কলিয়াবৰ সমজিলাৰ আয়ুক্ত ৰাজবৰুৱা, মহকুমা কৃষি বিষয়া চূড়ামণি ঢাকাল, জখলাবন্ধা কৃষি উন্নয়ন বিষয়া নীলোৎপল শংকৰী চন প্ৰমুখ্যে ভালেসংখ্যক বিষয়া, কৰ্মচাৰী আৰু কৃষক উপস্থিত থাকে। মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তাই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণ আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহীবন, বিৰিণাবন, কহুৱাকে ধৰি প্ৰায় 16 বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰে বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবেও চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ বাবে দাবী উত্থাপন কৰা হয়। ডিব্ৰুগড় জিলাৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা জেচমী গগৈক সাবিত্ৰী মিশ্ৰ ভাগৱতী স্মাৰক বঁটা 2026 প্ৰদান কৰা হয়। PMC ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 91.5% নম্বৰ লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনা জেচমী গগৈক ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই এই বঁটা প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰা চাবুৱাৰ দিনজয় হাজাৰীমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ক এটা স্মাৰক আৰু মানপত্ৰৰে সন্মানিত কৰা হয়। প্ৰসিদ্ধ ছাতাৰবাদক প্ৰদ্যুম্ন দাসৰ কালি নিশা গুৱাহাটীৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁৱত আৰু পৰৱৰ্তী কালত দিল্লীত ছেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্ব প্ৰসিদ্ধ ছেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা 5 বছৰ কাল ছেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণী শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁৰ মৃত্যুত আকাশবাণী শিলচৰ আৰু গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ লগতে ভালেসংখ্যক শিষ্য আৰু গুণমুগ্ধই শোক প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। প্ৰথমে সাদগী এলবামটিৰ পৰা এয়া লতা মংগেশকাৰ।

গীত আৰু গজল অনুষ্ঠানৰ এইবাৰৰ শিল্পী দেৱজিৎ। গীতটি আগবঢ়োৱা হৈছে দেৱজিৎ এলবামটিৰ পৰা।

তুম আই এলবামটিৰ পৰা সেয়া আছিল আলকা ইয়াগনিক আৰু হৰিহৰণ। গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমেই শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে ভাৰতী চৌধুৰীৰ কণ্ঠৰ দুটি গীত। গীত দুটিৰ কথা অনিল কুমাৰ চৌধুৰীৰ, সুৰ নিৰ্মল মজুমদাৰৰ।

শ্রোতাসকলে সুরৰ কৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবহু শাখাৰ যোগেৰে। অনুষ্ঠানত এইবাৰ আগবঢ়োৱা হৈছে অৰ্চনা দাসৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ কথা কেশৱ মহন্তৰ, সুৰ খগেন মহন্তৰ।

সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লোৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।

শ্ৰোতাসকলে ইমান পৰে প্ৰণামী বৰঠাকুৰৰ কণ্ঠত তফজ্জুল আলী ৰচিত দ্বিতীয় ধ্বনি গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়ালত

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে শান্তনু বিশ্বাসৰ কণ্ঠৰ খিয়ালত ৰাগ শুদ্ধ চাৰং শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে কমনৱেলথ সংসদীয় সংস্থা চি পি এ জোনটোৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত বৰ্তমানলৈ 4 কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে।

90 বছৰ সম্পূৰ্ণ কৰিলে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা আফগানিস্তানে ফ'ল' অনৰ সন্মুখীন হৈছে। এতিয়া বিতং বাতৰি। কমনৱেলথ সংসদীয় সংস্থা চি পি এ জোন টুৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ 15খন বিধানসভাৰ প্ৰিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণে ভাষণ দিব। অনুষ্ঠানত হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীয়ে ভাষণ দিব। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষিমন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। ভূপালত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতৰ চলিত বছৰত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা সূত্ৰে এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে সম্প্ৰতি ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠী শক্তিশালী গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। ব্ৰিক্স ৰাষ্ট্ৰসমূহে বিশ্বৰ কৃষিভূমিৰ 42% অধিকাৰ কৰি আছে আৰু গোলকীয় খাদ্য উৎপাদনৰ 45% বৰঙণি যোগাই আহিছে। শ্ৰীচৌহানে এই বৈঠকসমূহে ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ কৃষি সম্পৰ্কীয় সহযোগিতাক নতুন দিশ দিব বুলি আশা প্ৰকাশ কৰে। এই বৈঠকসমূহত কৃষকৰ উপাৰ্জন, নিয়োগ, জীৱিকা, কৃষি ঋণ আৰু বজাৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হ'ব। তদুপৰি খাদ্য সুৰক্ষা, কৃষি, বাণিজ্য, জলবায়ু, সহনশীলতা আৰু কৃষি ক্ষেত্ৰৰ উদ্ভাৱন আদি বিষয়েও বৈঠকত স্থান লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৰ্তমানলৈ 4 কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু নগৰীয় পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কয় যে শৌচাগাৰ, ৰন্ধন গেছ আৰু পানীৰ নল সংযোগেৰে তথা সকলো আধুনিক সা সুবিধাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণ কৰা হৈছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই সফলতাই দেশৰ গৃহখণ্ডৰ সংস্কাৰৰ ৰূপ প্ৰতিফলিত কৰিছে। ইয়াৰ জৰিয়তে দেশৰ কোটি কোটি জনসাধাৰণৰ মুখত সন্মান, নিৰাপত্তা আৰু আশাৰ ভাৱ ফুটি উঠিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সৰ্বাত্মক উন্নয়ন সম্ভৱ হৈছে। দেশত দুখীয়া শ্ৰেণীৰ কল্যাণ কাৰ্যসূচীৰ বাবে যি আৰ্হি প্ৰস্তুত কৰা হৈছে সেয়া সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণাদায়ক হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয় কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা

0: সূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসমূহক আহান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট ইউ জি যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰে আজি দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। শ্ৰীৰয়ে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাই নহয় বৰং দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ ঘোষণা কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত শ্ৰীৰয়ে তৃণমূল কংগ্ৰেছ দলটো দুৰ্নীতি, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক কাম কাজ বৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৰ্থ হোৱাৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিযুক্তি আৰু আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে শেহতীয়াকৈ অনুষ্ঠিত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনলৈ আঙুলিয়াই দি বিগত 15 বছৰ ৰাজ্যক শাসন কৰা দলটোৱে ভোটযুদ্ধত সম্পূৰ্ণভাৱে পৰাস্ত হয়। পশ্চিমবংগৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ পৰিমাণৰ আসনত জয়লাভ কৰি চৰকাৰ গঠন কৰে। মন্ত্ৰী শ্ৰীৰয়ে লগতে কয় যে নতুন তথা নিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে যথেষ্ট কাম কৰি আহিছে। তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতা জাহাংগীৰ খানক আজি পুৱা পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নেপাল সীমান্তৰ ওচৰত তেওঁক আটক কৰা হয়। সীমান্ত পাৰ কৰিবলৈ চেষ্টা কৰা অৱস্থাতে SCFA গোপন সূত্ৰৰ পম খেদি গৈ তেওঁক আটক কৰে। সম্প্ৰতি খানক অধিক সোধা পোছাৰ বাবে কলকাতালৈ লৈ অহা হৈছে। উল্লেখযোগ্য যে যোৱা 21 মে'ত অনুষ্ঠিত ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সময়ত ঘটনা কেন্দ্ৰ কৰি খানক গ্ৰেপ্তাৰ কৰা হয়। এই নিৰ্বাচনৰ ভোটগ্ৰহণৰ 48 ঘণ্টা পূৰ্বে জাহাংগীৰ খানে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি এখন সংবাদমেলত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰতিশ্ৰুতি দিয়া উন্নয়নৰ বিশেষ পেকেজৰ সমৰ্থনত তেওঁৰ প্ৰাৰ্থিত্বৰ পৰা আঁতৰি আহিছে বুলি প্ৰকাশ কৰিছিল। প্ৰত্যাহাৰৰ পাছতো বেলটত তৃণমূল কংগ্ৰেছৰ প্ৰতীকৰ বিপৰীতে খানৰ নাম সন্নিৱিষ্ট থাকে যদিও বিজেপিৰ প্ৰাৰ্থীয়ে সমষ্টিটোত জয়লাভ কৰে। এই পৰাজয়ৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী লোকচক্ষুৰ পৰা আঁতৰত থকাৰ লগতে নিজৰ বাসগৃহ আৰু দলীয় কাৰ্যালয়তো অনুপস্থিত আছিল। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনাৰ খেলত আফগানিস্তানে নিজৰ প্ৰথম ইনিংছত 152 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই ইনিংছ সামৰে। দলটোৱে সম্প্ৰতি দ্বিতীয় ইনিংছত 2টা উইকেটৰ বিনিময়ত 77 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে KL ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কমনৱেলথ সংসদীয় সংস্থা CPA-ৰ জোনটোৰ সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি কিছু সময় পূৰ্বে চণ্ডীগড়ত উপস্থিত হয়। ভাৰতে কাইলৈৰ পৰা 13 জুনলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশত বৰ্তমানলৈ 4 কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা আফগানিস্তানে ফল' অনৰ সন্মুখীন হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু লোকগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে নিৰ্মালী চৌধুৰীৰ কণ্ঠৰ 2টি লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসা সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মার নেতৃত্বাধীন রাজ্যিক মন্ত্রীসভার 12 গৰাকী মন্ত্রীর মাজত দপ্তরসমূহ আজি বিতরণ করা হয়েছে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ করেছে। এই অনুসরি গৃহ, রাজনৈতিক পরিক্রমা, লোকনির্মাণ, শক্তি, তথ্য আর জনসংযোগকে ধরে কেইবাটাও বিভাগ মুখ্যমন্ত্রীয়ে নিজের হাতত রাখিছে। অশ্বিনী রায় সরকারক সামাজিক ন্যায় আর সবলীকরণ, ভূমি সংরক্ষণ, সংখ্যালঘু কল্যাণ আর উন্নয়ন বিভাগের দায়িত্ব দিয়া হয়েছে। অশোক সিংহলক স্বাস্থ্য আর পরিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আর গবেষণা, বিমল বরা সাংস্কৃতিক পরিক্রমা, উদ্যোগ বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ অনুজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জল সম্পদ আৰু ন্যায় বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া আজি চলি আছে। এই উদ্দেশ্যে সাক্ষ্য প্ৰদানৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া, আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি ফাষ্টট্ৰেক আদালতত হাজিৰ কৰোৱা হৈছে।

0: বৰ্তমান আদালতত সাক্ষ্য প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। মন কৰিবলগীয়া যে এই গোচৰত সাক্ষী হিচাপে 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ বাবে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসক মন্ত্ৰীগৰাকীয়ে শলাগ লয়। উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62 গৰাকী সদস্যৰ উপস্থিতিত 2 ঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ লগতে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেখথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাইষ্টক এই সন্মানেৰে সন্মানিত কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেখথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেখথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অৱ মেলডী উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধনাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেখথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে জনপ্ৰিয় শিল্পীসকলৰ লগতো গীত পৰিৱেশন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া 6 গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 104 গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা জনসমুদ্ৰৰ বুকুত পৰা ঋদীপ দত্তৰ কণ্ঠৰ 2টি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ৰিদীপ দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিছে।

पिटारा पिटारा में आज सेहतनामा।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি 24 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কেলুৱাৰ 4125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অধিৱেশনৰ অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত ৰাজীৱ গগৈ আৰু খগেশ বি, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত থকা প্ৰচাৰণ সহযোগী অল্পনা শইকীয়াৰ সৈতে। প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

এম বৰুৱাই কৈছিল, পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অৰ্ধকাশ অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ লতা মঙ্গেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া ফাঁচিকে বাদ বোলছবিৰ শিল্পীৰ কণ্ঠত এই গীতটি।

শ্রোতাই, লতা মঙ্গেশকৰৰ কণ্ঠৰ হিন্দী বোলছবি গীত শুনি আছে অৰ্ধ আকাশ অনুষ্ঠানটিত আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছোঁ এই গীতটি। বোলছবি হ'ল গংগা যমুনা সৰস্বতী, গীতৰ কথা ইন্দেৱৰ আৰু সংগীত অনুমালিকৰ।

অৰ্ধশাক অনুষ্ঠানত হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শিল্পীৰ কণ্ঠত শুনক আন এটি গীত, বোলছবি হাকিকত।

শ্রোতাই, লতা মঙ্গেশকরৰ কণ্ঠৰ হিন্দী বোলছবি গীত শুনি আছে অৰ্ধ আকাশ অনুষ্ঠানটি আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6:05:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

এই অনুষ্ঠান পৰিস্থিতিৰ ঘোষণাৰ পিছতেই নিবেদন কৰা হ'ব গীতালি। এই অনুষ্ঠানত আজি শুনিবলৈ পাব অসমীয়া বোলছবি গীত। ছয় বাজি পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু তাৰ পাছতেই 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। ৭:20 প্ৰচাৰ কৰা হ'ব জ্যেষ্ঠজন অনুষ্ঠানটি, ক্ষমা কৰিব জ্যেষ্ঠজন অনুষ্ঠানটি। ৭:35 আগবঢ়া হ'ব বাতৰি ভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 শুনিবলৈ পাব আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

নিশাত বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। আঠ বাজি দুই মিনিটত প্ৰচাৰ কৰা হ'ব বিজ্ঞান চৰা অনুষ্ঠানটি। আঠ বাজি পঞ্চল্লিছ মিনিটত আৰু ন বজাত আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব। ন বাজি পোন্ধৰ মিনিটত শুনিবলৈ পাব সনু নিগমৰ কণ্ঠৰ হিন্দী এলমাবি গীত। ন বাজি ত্ৰিছ মিনিটত শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব। নিশা দহ বজাত আগবঢ়োৱা হ'ব হিন্দী বোলছবি গীত।

আমাৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। অনুষ্ঠান পৰিস্থিতিৰ ঘোষণা ইমানতে অন্ত পৰিল। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ গীতালী অনুষ্ঠানটি। এই অনুষ্ঠানত আজি শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া বোলছবি গীত। প্ৰথমে শুনক এয়া ডাক বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

এইবাৰ শুনক ডাকবুল ছবিৰেই জুবিন গাৰ্গ আৰু সৰস্বতী ফুকনৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই, গীতালি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ তুমি মোৰ মাথো মোৰ বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

গেটালি অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ ডাকবুল ছবিৰ জুবিন গাৰ্গ আৰু মহালক্ষ্মীৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই গীতালি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন মাছহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। বিত্ত বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ। এই কথাটো ইতিমধ্যে কলোৱেই যে হাতী মানুহৰ সংঘাত, আনকি আজিৰ তাৰিখত বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ সন্ত্ৰাসো এক চিন্তনীয় বিষয় হৈ পৰিছে, বিশেষকৈ কৃষি ক্ষেত্ৰখনত। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত ক'ত কেনেকে চলুচন আনিব পাৰোঁ, কাৰণ এইটো ইমান সহজ কথাও নহয়। ইয়াৰ লগত গোটেই পৰিৱেশ যন্ত্ৰটোৰ ৰিলেচন হৈ আছে। এতিয়া মই দায়িত্ব লৈ অলপ পৰ্যালোচনা কৰোঁ কেনেকে কি কৰিব পাৰোঁ।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু একান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে।

0: মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জি আই টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতে আজি এই গোচৰৰ চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য গ্ৰহণৰ পাছত আদালতে চাৰিগৰাকী অভিযুক্তক জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰে। উল্লেখযোগ্য যে ন্যায়াধীশগৰাকীৰ ফাষ্টটেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে হত্যাকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আজিৰে পৰা আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনটোত মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰা হয়। এই গোচৰত সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
1: আমাৰ যিখন পুৰণি জিয়াঢল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10 বছৰত বন বিভাগৰ প্ৰচেষ্টাত জিয়াঢল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে। কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদ, গাঁও পঞ্চায়তৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনানীকৰণ প্ৰক্ৰিয়াটোৰ আজি আমি শুভাৰম্ভ কৰোঁ।
0: উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
2: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰৰ কচুগাঁও বন সংমণ্ডলত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে বন্তী প্ৰজ্বলন আৰু জনপ্ৰতিনিধি, বন বিষয়া, গাঁৱৰ নেতা, বুদ্ধিজীৱীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 2021 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰা ৰাইমনা ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণৰ অন্যতম ক্ষেত্ৰ আৰু ভালেমান বিলুপ্ত প্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বিচৰণস্থলী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে উদ্যানখনৰ সংৰক্ষণ আৰু বিকাশৰ সৈতে জড়িত সকলো অংশীদাৰ, বনকৰ্মী, গৱেষক আৰু স্থানীয় লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে অসম গৌৰৱ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5 বছৰীয়া যাত্ৰাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাহিনী ৰচনা কৰিছে। সোণালী বান্দৰ, গোধাভুটুকি বাঘ আৰু অসংখ্য বন্যপ্ৰাণী নিৰাপদ বিচৰণস্থলী হিচাপে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ৰাইমনা অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া 6গৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এইদৰে কয়।
3: অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ৰাজ্য সৈনিক বোৰ্ড, ইয়াৰে যিটো জিলা আমাৰ অসমৰ ৰাজ্য সৈনিক বোৰ্ড, তেওঁলোকে যোৱা বছৰ আৰম্ভ কৰিছিল। ইয়াত আমাৰ যিবোৰ সেনাবাহিনীৰ যিবোৰে দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিছে, তেওঁলোকক সন্মান জনাবলৈ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত তেওঁলোকৰ পৰিয়ালৰ মানুহক মাতি আনি পেলাই সন্মান জনোৱা হয়। আৰু এই অনুষ্ঠানটো আমি বেলেগ বেলেগ স্কুলত পাতিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ যিটো বীৰত্বৰ কাহিনী, তেওঁলোকৰ ত্যাগৰ কাহিনী বা দেশৰ প্ৰতি যিটো সমৰ্পণৰ কাহিনী, এইটো আমি নৱপ্ৰজন্মৰ মাজত লৈ যোৱাটো প্ৰয়োজন।

0: ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ বাবে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: প্ৰথমবাৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। ব্ৰিটিছ যিটো অপেন ছেশ্যন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে, সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি, তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি, তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইন্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিব সেইখিনিৰ কাৰণে 1 ঘণ্টা।
0: ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যত পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত ইয়াৰ পুনৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰ অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা 5জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ পৰা কেইবাটাও মোবাইল ফোন, ভালেসংখ্যক ATM কাৰ্ড আৰু পাছবুক জব্দ কৰা হৈছে। লোককেইজন মৰিগাঁও জিলাৰ ইজাজুল হক, বানেছা খাতুন, ফাৰুক আহমেদ, নগাঁও জিলাৰ ইকৰামুল হুছেইন আৰু ৰাহুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে নগাঁৱৰ আইনুল হক নামৰ এজন লোকৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে কেইবা লাখ টকা লুটি নিছিল। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে আজি থৌবাল জিলা আদালত চৌহদত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে মুকলি কৰা এই আদালতে ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই আদালত প্ৰতিষ্ঠাই ন্যায়িক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সহজে ন্যায় প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়। উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতাত গোলাঘাটৰ তৰাণী মুৱাই থাই ক্লাবৰ 11গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি 10জনে পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অঞ্জুমণি ঠেঙাল, নিশিতা ঠেঙাল, ছায়ামণি শইকীয়া আৰু অশ্বিন হাজৰিকাই সোণৰ পদক লাভ কৰাৰ লগতে আন 4গৰাকী খেলুৱৈয়ে ৰূপৰ আৰু 2জনে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত ভাৰতে আফগানিস্তানক 1 ইনিংছ আৰু 3 ৰাণত পৰাস্ত কৰে। আফগানিস্তানে আজি তৃতীয় দিনৰ খেলত নিজৰ দ্বিতীয় ইনিংছত 35 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 112 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৱে 152 ৰানত আটাইকেইটা উইকেট হেৰুৱাই নিজৰ প্ৰথম ইনিংছ সামৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰান কৰাৰ লগতে KL ৰাহুলে 100 ৰান কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰানকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰান কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ প্ৰথম ইনিংছত মানৱ সুথাৰে সৰ্বাধিক 6টা উইকেট লোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত ৱাশ্বিংটন সুন্দৰে 4টা উইকেট দখল কৰে।

0: অসম জুড সন্থাৰ সভাপতি বাণীব্ৰত দাস জুড ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত সাধাৰণ সভাত হোৱা নতুন সমিতি নিৰ্বাচনত শ্ৰীদাস বিজয়ী হয়। প্ৰসিদ্ধ ছেতাৰবাদক প্ৰদ্যুম্ন দাসৰ যোৱা নিশা গুৱাহাটীৰ এখন হস্পিতালত মৃত্যু হয়। শিলচৰত জন্ম লাভ কৰা প্ৰয়াত দাসে প্ৰথম সময়ছোৱাত নগাঁও আৰু পৰৱৰ্তী কালত দিল্লীত ছেতাৰৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ বিশ্বপ্ৰসিদ্ধ ছেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ পৰা পাঁচ বছৰ কাল ছেতাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। আকাশবাণীৰ শিলচৰ কেন্দ্ৰৰ এগৰাকী স্থায়ী শিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত দাসে 1985 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ বাৰগৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাৰিগৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ। ৰাইমনৰ ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুনীশ শৰ্মা।

0: India registered their biggest ever victory in Test cricket, crushing Afghanistan by an innings and 300 runs on the third day of the one-off test in New Chandigarh today. After declaring their first innings at 564 for 8, India bowled Afghanistan out for 152 before lunch on day 3 and enforced the follow-on. The visitors were then dismissed for 112 in 35.5 overs, handing India a record victory inside 3 days. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। যোৱা 9 দশক জুৰি ৰাষ্ট্ৰৰ বিশ্বাসযোগ্য কণ্ঠ হিচাপে সেৱা আগবঢ়োৱা আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে আৰু ফিলিপাইনছত আজি পুৱা অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যু হয়। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সামৰিক বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ ব্যক্তিসকলৰ মাজত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়। লেফটেনেণ্ট কমাণ্ডাৰ সুৰজ পৰাশৰ, লেফটেনেণ্ট কৰ্ণেল নীতিশ ভাৰতী শুক্লা, মেজৰ আদিত্য প্ৰতাপ সিং, আৰক্ষী পৰিদৰ্শক লক্ষ্মণ কেৱট আৰু ৰামেশ্বৰ দুৰ্গা দেশমুখক শৌৰ্য চক্ৰ প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰী আৰু সামৰিক বাহিনীৰ জ্যেষ্ঠ বিষয়া এই অনুষ্ঠানত উপস্থিত থাকে। পশ্চিমবংগ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত উপযুক্ত হিতাধিকাৰীসকলৰ প্ৰতিটো পৰিয়ালক 5 লাখ টকা পৰ্যন্ত চিকিৎসা সুবিধা আগবঢ়োৱা হয়। পশ্চিমবংগৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই আজি নতুন দিল্লীত ৰাজ্যখনত এই আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাড্ডাই কয় যে আয়ুষ্মান ভাৰত বিশ্বৰ ভিতৰতে স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়োৱা সৰ্ববৃহৎ আঁচনি। তেওঁ পূৰ্বৰ তৃণমূল চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্যসেৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। পশ্চিমবংগৰ বাহিৰত বসবাস কৰা ৰাজ্যখনৰ জনসাধাৰণেও আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰী অধিকাৰীয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। আয়ুষ্মান ভাৰত আঁচনিৰ ৰূপায়ণত ৰাজ্যখনৰ উপযুক্ত হিতাধিকাৰীসকলে ব্যয়বহুল চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত বিত্তীয় সাহায্য লাভ কৰিব। ব্যয়সাধ্য স্বাস্থ্যসেৱাৰ এই পদক্ষেপে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰিব। এই আঁচনিৰ অধীনত 36,000তকৈও অধিক চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে এই পৰ্যন্ত সমগ্ৰ দেশত 44 কোটিতকৈও অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12 গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট ইষ্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্ল বৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু

নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ অনুজ পেগুক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰৰ সফল কাৰ্যকৰীকৰণৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এলানি অনুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে 2016 চনৰ 9 জুন তাৰিখে আৰম্ভ কৰা এই অভিযানৰ জৰিয়তে দেশৰ গৰ্ভৱতী মহিলাসকলক নিশ্চিত, বিস্তৃত আৰু সুসংহত প্ৰসৱপূৰ্ণ বিনামূলীয়া সেৱা প্ৰদান কৰি অহা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন ধৰণৰ সজাগতা সভা তথা জনসংযোগমূলক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ জৰিয়তে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হ'ব। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই 75 টকাৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকা মূল্যৰ ডাক টিকট মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানক দেশখনৰ সংসদীয় নিৰ্বাচনত তেওঁৰ দল চিভিল কণ্ট্ৰেক্ট পাৰ্টীয়ে জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে নিকোল পাছিনিয়ানৰ এই জয়লাভে দেশৰ জনসাধাৰণৰ তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি থকা বিশ্বাসকে প্ৰতিফলিত কৰিছে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আৰ্মেনিয়াৰ মাজত থকা ঐতিহাসিক বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্ৰীপাছিনিয়ানৰ সৈতে একেলগে কাম কৰি যোৱাৰ বাবে ভাৰত আগ্ৰহী। বিশ্ব সমুদ্ৰ দিৱস উপলক্ষে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সাগৰ তথা সাগৰীয় জীৱকুলৰ সুৰক্ষাৰ হকে কৰ্তব্য পালন কৰিবলৈ অংগীকাৰবদ্ধ হবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীসিঙে কয় যে সমুদ্ৰই কেৱল সমুদ্ৰ তীৰকে সংযোগ নকৰে, বৰঞ্চ বিভিন্ন দেশৰ বিভিন্ন প্ৰজন্মক সংলগ্ন কৰি ৰাখে আৰু সেয়েহে তেওঁ জনসাধাৰণক ভৱিষ্যৎ প্ৰজন্মৰ বাবে স্বচ্ছ পানীৰ উৎস হিচাপে সমুদ্ৰসমূহক সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনায়। তেওঁ লগতে পৃথিৱীক এটা সুস্থ গ্ৰহ হিচাপে গঢ় দিবলৈ সকলোকে একেলগে কাম কৰি যাবলৈকো আহ্বান জনায়। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতেই প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষা, দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আহিছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায় বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আৰু আকাশবাণীৰ সৈতে জড়িত হৈ আছে। আকাশবাণীৰ জৰিয়তে এখন ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা অধিক শক্তিশালী হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নাগালেণ্ডৰ ৰাজ্যপাল নন্দকিশোৰ যাদৱে 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰি আছে। সামাজিক মাধ্যমৰ এক্সত দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে তথ্য প্ৰদান, শিক্ষা, মনোৰঞ্জন, ৰাষ্ট্ৰীয় একতা আৰু দেশৰ চহকী সাংস্কৃতিক ভাষা সাহিত্য সংৰক্ষণৰ ক্ষেত্ৰত যোৱা 9 দশকজুৰি আকাশবাণী ৰাষ্ট্ৰৰ বিশ্বাসযোগ্য কণ্ঠ হৈ আছে। ফিলিপাইনছত আজি পুৱা দক্ষিণ অঞ্চলৰ উপকূলৰ দূৰৱৰ্তী অঞ্চলত অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যুৰ লগতে 200 জন লোক আহত হৈছে। জেনেৰেল সন্তোষ চহৰত ভূমিকম্পৰ ফলত বহু বাসগৃহৰ ধবংসস্তূপত পৰিণত হোৱাৰ লগতে ভূমিকম্পৰ ফলত অহা চুনামীয়ে উপকূলীয় গাঁওসমূহৰ বিস্তৰ ক্ষতিসাধন কৰে।
বাতৰি শেষ কৰাৰ পূৰ্বে

0: প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত ডক্তৰসমূহ আজি বিতৰণ কৰা হৈছে। আৰু ফিলিপাইনছত আজি পুৱা অহা 7.8 প্ৰাবল্যৰ ভূমিকম্পত কমেও 32 জন লোকৰ মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: শ্ৰোতালৈ সম্ভাষণ জনাই আকাশবাণী তেজপুৰৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। এতিয়া আগবঢ়াইছোঁ জ্যেষ্ঠ ধন

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠজন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছোঁ কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰবীণ মহিলা খেলুৱৈ শ্ৰীযুতা মিনু শইকীয়াক। নমস্কাৰ শ্ৰীযুতা মিনু শইকীয়া বাইদেউ,
1: নমস্কাৰ।
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। বাইদেউ, আপোনাৰ পৰা আজি আমি কিছু কথা জানিম আপোনাৰ বিষয়ে। আপুনি যিহেতু এগৰাকী প্ৰবীণ খেলুৱৈ, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছে, আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে চমুক।
1: মোৰ জন্ম গৰ্ভৱতী গাঁৱত হৈছিলে, আমাৰ তাতে পুৰণা ঘৰ আছিল, ককাহঁতৰ ঘৰ। তাৰপৰা আমি ফুৰোতেই হাতীমৰালৈ গুচি গ'লোঁ। হাতীমৰাতে আমি তাতে ডাঙৰ হ'লোঁ আৰু, তাতে ধূলি ধেমালি খেলি ডাঙৰ হ'লোঁ, তাতে তাৰ পৰাই আমি পঢ়া শুনা কৰিছোঁ আৰু।
0: হয়,
1: হাতীমৰাত মোৰ জন্ম।
0: আৰু কোন চনত জন্ম হৈছিল আপোনাৰ?
1: মই 1956ত। হয়,
0: আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ বৰ্তমান পৰিয়ালত আছে, মোৰ স্বামী আছে, তাৰপিছত মোৰ এজন পুত্ৰ আছে আৰু জীয়ৰী এগৰাকী আছে। পুত্ৰ মই বিয়া পাতিলোঁ, নাতিনী এগৰাকী আছে সৰু, পাঁচ বছৰ মানে হ'ব।
0: আপুনি খেলা ধূলাৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে?
1: মই মানে আচলতে 1972 চনত যেতিয়া মই প্ৰথম হাতৰ নাম লগাইছোঁ, আমি ক্লাছ টুৱেলভলৈ কংগ্ৰেছত চাইছিলোঁ যে হাতত যেতিয়া নাম লগালোঁ, হাত বন্ধুতে স্কুলত প্ৰত্যেকে খেল ধেমালি পাতিছিল। সেই খেল ধেমালিতে লাইন পাতিবলৈ দিলে, লাইন পাতি দিওঁ, লাইনত দৌৰিবলৈ দিলে, দৌৰিটো দৌৰিলে মই থাকিলোঁ। তাৰপৰাই মই প্ৰথম ইণ্টাৰ স্কুল হৈছিলে, ইণ্টাৰ স্কুলত খেলিলোঁ, ইণ্টাৰ স্কুলতো মই প্ৰথম হ'লোঁ। তাৰপৰাই মই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিলোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্টতো প্ৰথম হ'লোঁ লং জাম্প আৰু 100 মিটাৰ। তাৰপিছত মই প্ৰথম অল ইণ্ডিয়া ৰুৰেল স্পৰ্টছ টুৰ্ণামেণ্ট 1972 জয়পুৰত হৈছিলে, তাতে গৈ খেলিলোঁ। লং জাম্পত প্ৰায় ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰ থাৰ্ড হ'লোঁ।
0: হয়, সৰুৰে পৰা খেলা ধূলা কৰিয়ে আছে আৰু এতিয়ালৈকে?
1: হয় হয়, অঁ, খেলা ধূলা কৰি আছোঁ মানে মোৰ আচলতে হাত, মই যিহেতু মই পাহাৰ, আমাৰ তিনিফুটফালে পাহাৰ, এফালে ব্ৰহ্মপুত্ৰ নদীখন, গতিকে তাৰ মাজতে আমাৰ ঘৰখন আছিলে। আমি যিকোনো কাৰণত পাহাৰত উঠোঁ, উঠি আম গছত পাৰি খাওঁ, বা তাৰপিছত লেটেকু মচল এইবোৰ গছ আছে, এইবোৰ আমি পাৰি পাৰি খাওঁ পাহাৰত উঠা। আৰু আমাৰ হাতৰ স্কুলত আমি গৈছিলোঁ, হাতগড়লৈ আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ, তো অহা যোৱা আমাৰ 14 কিলোমিটাৰ। গতিকে আমি খোজকাঢ়ি আহি স্কুল নাপাওঁ, দৌৰি দৌৰিয়ে স্কুল আহোঁ, আৰু সময়মতে প্ৰাৰ্থনা কৰিবলৈ পাব লাগিব, নহ'লে পানীখিনি দিব। সেইকাৰণে আমি দৌৰি দৌৰি আহি একদম স্কুল পাওঁহি, আকৌ স্কুল যোৱাৰ লগে লগে দৌৰা আৰম্ভ আৰু ৰাস্তাৰ পৰা আৰম্ভ কৰি গৈ আকৌ ঘৰত কাম বন কৰি পঢ়া শুনাও কৰিব লাগিব, ঘৰৰ কামো কৰিব লাগে। এই দৌৰোতে দৌৰোতে মোৰ প্ৰেক্টিছটো হৈ গ'ল।
0: হয় হয়, আৰু আপুনি যিহেতু সৰুতে খেলোঁতে পুৰস্কাৰ পালে, সেইটোৱে আপোনাক চাগে খেলৰ প্ৰতি আৰু আগ্ৰহী কৰি তুলিলে?
1: হয়, মই আৰু এতিয়া তাৰপিছত খেল নেৰাই গ'লোঁ আৰু, খেলি মোৰ ভাল লাগে। আৰু ঘৰখনৰ পৰাও পাৰ্মিশ্যন দিছে খেলিবলৈ, সেইকাৰণে মই খেলিছোঁ ঘৰখনৰ পৰাও। মানে দেউতা আগুৱাই দিছে মোক, দেউতা খেল এইবুলি দেউতাও আগবঢ়াই দিলে, সেইকাৰণে মই যাব পাৰিলোঁ বহুতখিনি আগুৱাই।
0: আপুনি মূলতে কি কি খেলৰ লগত জড়িত?

0: আৰু আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি ক্ৰীড়া ক্ষেত্ৰত ক'ত ক'ত যোগদান কৰিছিল আৰু কেনেধৰণৰ সফলতা লাভ কৰিছিল অকণমান ক'বচোন এই বিষয়ে।
1: হয় হয়, মই 1972 চনতে প্ৰথম খেল আছিলে লং জাম্প আৰু 100 মিটাৰ। 1972 চনত চৰ্টুৱত খেলিলোঁ, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰত থাৰ্ড হ'লোঁ। তাৰপিছত 1972 নেশ্যনেল স্কুল গেম হ'ল ৱেষ্ট বেংগলত দুৰ্গাপুৰত হৈছিলে, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 1974 নেশ্যনেল স্কুল গেম হৈছিল জয়পুৰত, মই 100 মিটাৰত থাৰ্ড আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। 1975 ইণ্টাৰনেশ্যনেল ৱমেন দিল্লীত হৈছিলে, তাতো মই ছেকেণ্ড হৈছিলোঁ 100 মিটাৰ হাৰ্ডেল, কিন্তু হাৰ্ডেলটো অলপ বেলেগ খেল। তাৰপিছত সেইখিনিতে মই ছোৱালী জীৱনৰ খেল সেইখিনিতে মোৰ শেষ হ'ল। তাৰপিছত মোৰ বিয়া হ'ল, বিয়াৰ পিছত মই প্ৰায় 20 বছৰ মই খেলিবলৈ নোৱাৰিলোঁ আৰু খেলিব নোৱাৰিলোঁ। মোৰ ল'ৰাৰ ছোৱালী জন্ম হ'ল, সিহঁতক অকণমান ডাঙৰ কৰিলোঁ। ডাঙৰ কৰাৰ পিছত মই আকৌ খেল আৰম্ভ কৰিলোঁ 1996ত। কিন্তু ভেটাং খেল, এতিয়া মোৰ বয়স 35 হৈ গ'ল, ত' ভেটাং খেল খেলিলোঁ। প্ৰথম খেলিছিলোঁ মই নগাঁৱত, ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছিল নগাঁৱত। তাৰপৰাই ছিলেকশ্যন পাই 1996ত কৰ্ণাটকত খেলিলোঁ, কৰ্ণাটকত জেভলিন থ্ৰোত মই ছেকেণ্ড পজিশ্যন পালোঁ।
0: সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ত?
1: হয় হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত। তাৰপিছত 1998-99ত মহাৰাষ্ট্ৰত হৈছিলে নেশ্যনেল গেম, তাতে মই ত্ৰিপুৰী জাপত ফাৰ্ষ্ট হ'লোঁ। তাৰপিছত আমাৰ স্কুলৰ অফিচৰ ফালৰ পৰাও এখন খেল হৈছিল, গভৰ্ণমেণ্ট খেল সেইখন, এইটো আমাৰ নেশ্যনেল গেমেই হৈছিলে, হাৰিয়ানাত হৈছিলে 1998ত। তাতে মই 100 মিটাৰত ফাৰ্ষ্ট হ'লোঁ, জেভলিন থ্ৰোত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2000ত ভূপালত হৈছিলে, তাতে হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুৰ জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড। তাৰপিছত 2003 হ'ল মণিপুৰত, তাত ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড আৰু 100 মিটাৰ ৰেচত ছেকেণ্ড। তাৰপিছত 2004ত হায়দৰাবাদত খেলিলোঁ, তাতে ত্ৰিপুল জাম্পত ছেকেণ্ড পাইছিলোঁ। তাৰপিছত 2008ত গুৱাহাটীত হৈছিল আমাৰ নেশ্যনেল গেমটো, তেতিয়া হাই জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু ত্ৰিপুল জাম্পত ছেকেণ্ড। তাৰপিছত 2010ত খেলিলোঁ তামিলনাডু নেশ্যনেল গেম, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2014ত খেলিলোঁ, তামিলনাডুতেই হৈছিলে, হয় তাতো হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ছেকেণ্ড। তাৰপিছত 2015ত খেলিলোঁ গোৱাত, তাতে ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট। তাৰপিছত 2017ত খেলিলোঁ হায়দৰাবাদত, হায়দৰাবাদত ত্ৰিপুল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু হাই জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2023 খেলিলোঁ কলিকতাত, হাই জাম্পত ফাৰ্ষ্ট আৰু ত্ৰিপুল জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2005ত বেংগালোৰত খেলিলোঁ, হাই জাম্পত ফাৰ্ষ্ট, ত্ৰিপুল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ফাৰ্ষ্ট, সেইকেইটা মোৰ নেশ্যনেল গেমৰ ৰেকৰ্ড।
0: হয় খেল নহয় জানো,
1: হয় ভেটাৰ্ণ।
0: হয়,
1: তাৰপিছত আমাৰ ভেটাৰ্ণৰ মই আকৌ ইণ্টাৰনেশ্যনেল খেলিলোঁ, এছিয়ান মাষ্টাৰ খেলি, সেইটো 2006ত হৈছিলে, 14th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে। তাতে ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। 2006ত এছিয়া 14th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে,
0: হয়
1: তাতে মই ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2008ত 15th এছিয়া মাষ্টাৰ এথলেটিক্স হৈছিলে থাইলেণ্ডত চিয়াং মাইত, তাতে হাই জাম্পত ছেকেণ্ড, লং জাম্পত ছেকেণ্ড আৰু ত্ৰিপুল জাম্পতো ছেকেণ্ডেই গ'লোঁ। তাৰপাছত 2009ত ৱৰ্ল্ড মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ ফিনলেণ্ডত হৈছিলে,
0: ফিনলেণ্ডত,
1: হয় হয় ফিনলেণ্ড, তাতে ত্ৰিপুল জাম্পত হ'লোঁ 6th পজিশ্যন পালোঁ আৰু হাই জাম্পত 7th পজিশ্যন পালোঁ। তাৰপিছত 2010ত হৈছিলে 16th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ মালয়েছিয়াত হৈছিলে, মই ত্ৰিপুল জাম্পত ফাৰ্ষ্ট হ'লোঁ, হাই জাম্পত থাৰ্ড হ'লোঁ। তাৰপাছত হৈছে 2014ত হৈছিলে 18th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ জাপানত হৈছিলে, কিতাকামিত হৈছিল জাপানৰ, তাতে ত্ৰিপুল জাম্পত ছেকেণ্ড, 4x100 মিটাৰ ৰিলেট ছেকেণ্ড, 4x400 মিটাৰ ৰিলেট ছেকেণ্ড হৈছিলোঁ। তাৰপাছত হৈছিলে 2016ত 19th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ ছিংগাপুৰত হৈছিলে, তাৰপিছত ত্ৰিপুল জাম্পত মানে ফাৰ্ষ্ট। তাৰপিছত চাইনাত হৈছিলে 2017ত মই 20th

0: এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চাইনা ৰোহাইত হৈছিলে, তাৰ ত্ৰিপুল নামক থাৰ্ড হ'লো।
1: হয়,
0: তাৰপিছত 2025ত 23rd এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চেন্নাইত হৈছিলে, এই 25ত হৈ গৈছে। তাতে হাই জাম্পত হ'লোঁ, ত্ৰিপুল জাম্পত ছেকেণ্ড। এই খেলখিনি যে খেলিছোঁ আমি,
1: হয়,
0: গোটেই খেলখিনি আমি নিজৰ খৰচত খেলিব লাগে কাৰণ খেলখিনি।
1: অঁ,
0: মাজে মাজে মই কেতিয়াবা নেশ্যনেল গেমো বাদ দিছোঁ, ঘৰুৱা অসুবিধাও থাকে কেতিয়াবা, সদায় এনেকৈ যাব নোৱাৰোঁ।
1: হয়,
0: তাৰপিছত অৰ্থনীতিকো বহুতখিনি খৰচ লাগে, এতিয়া বিদেশতে গ'লে আপোনাৰ 2-3 লাখ টকা লাগি যায়।
1: এতিয়া
0: আমি খেলাত মানে প্ৰত্যেক মানে বছৰে খেলিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে মাজে মাজে খেলাটো বাদ কৰে। তাৰপিছত এতিয়া এইবাৰো মই উত্তৰ কোৰিয়াত যাবলৈ চান্স পাইছিলোঁ, কিন্তু মই নেখেলোঁ, মোৰ ঘৰুৱা অসুবিধা।
1: হয়, এতিয়া আপোনাৰ যিখিনি খেলৰ আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বিৱৰণ দিলে, সঁচাকৈয়ে আমাৰ সকলোৰে কাৰণে এইটো এটা গৌৰৱৰ কথা আৰু সকলোৰে কাৰণে আপুনি আদৰ্শ বুলিয়ে ক'ব লাগিব। আপুনি চৰকাৰী চাকৰিও কৰিছিল নহয় জানো?
0: হয় হয়, মই চৰকাৰী চাকৰি কৰিছিলোঁ, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰিছিলোঁ।
1: হয়, এই খেলা ধূলাত চাকৰি আপোনাক সুবিধা দিছিলে নে অসুবিধা দিছিল?
0: খেলত মানে কি, আমি ছুটি লৈ যাব লাগে আৰু, এইটো খেলৰ বাকলি আমাৰ নেশ্যনেলৰ পৰা হ'লেও বা ইণ্টাৰনেশ্যনেল বা আমাৰ পৰা আমালৈ কাগজ দি দিয়ে ছুটিৰ কাৰণে, এখন স্পেচিয়েল লীগ বুলি।
1: হয়,
0: সেইখিনি আমি ইয়াতে আগবঢ়াই দি পেলাই ৰখাই থাকিম আৰু।
1: হয় হয়,
0: কিন্তু দুবাৰ মই খেলিবলৈ যাবলৈ নাপাইছিলোঁ বিদেশত, এই আমাৰ ইঞ্জিনিয়াৰজনে মানে মোক NOCটো নিদিছে, খেলিব পাৰিম বুলি NOCটো দিয়াৰ কাৰণে মোক চব আমেৰিকাত যাবলৈ মই পাইছিলোঁ, হেৰি খেলিবৰ কাৰণে, ৱৰ্ল্ড খেলিবৰ কাৰণে, কেলিফৰ্ণিয়াত খেলখন মই যাব নোৱাৰিলোঁ, অকল মোৰ ইঞ্জিনিয়াৰে মানে মোক NOCটো নিদিলে। কিন্তু প্ৰত্যেকবাৰ তেনেকৈ অন্য ইঞ্জিনিয়াৰ থাকিলে দিয়ে, তেখেতে মোক ছুটিটো ট্ৰেইনিং দিয়াৰ কাৰণে মই সেইবাৰ খেলিব নোৱাৰিলোঁ, এনেই অন্য অসুবিধা মই একো পোৱা নাই।
1: হয় হয়,
0: আৰু এইখিনি কৰাৰ কাৰণে সৰুৰে পৰাও খেলিলোঁ, গতিকে মোক অসম চৰকাৰে এটা মোক হেৰি দিলে, মই এতিয়া ক্ৰীড়া পেঞ্চন এটা পাই আছোঁ।
1: হয়,
0: 2017 চনত আৰম্ভ হৈছে মোৰ ক্ৰীড়া পেঞ্চনটো।
1: হয় হয়,
0: আৰু চৰকাৰে সেইখিনি মানে মোক সন্মান দিলে আৰু, মই সেইকাৰণে।
1: হয় হয়, ভাল লাগিলে কথাটো জানি, আপোনাক যে চৰকাৰে এইখিনি স্বীকৃতি দিছে সেইকাৰণে আমিও এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান আপুনি কেনেদৰে ব্যস্ত আছে?
0: মই এতিয়া মোৰ ঘৰতে ব্যস্ত, সম্পূৰ্ণ ঘৰত ব্যস্ত, যদিও মাজে মাজে দুই এখন আমাৰ অনুষ্ঠান আছে, যেনে এতিয়া যাত্ৰাবাদী যুৱ ছাত্ৰ পৰিষদৰ হেৰি পাতিছে, ৰাভা দিৱস পাতিছে, তালৈ মোক মাতিলে, মই গ'লোঁ, কেনেকৈ পাতিব পৰামৰ্শ বিচাৰিছে বা সহায় সাৰথি চব ফালত পৰামৰ্শযুক্ত বিচাৰিছে, ঠিক তেনেকৈ খাদ্য সভাৰ মিটিং হয় তালৈ মাতে মোক, মই যাওঁ তাতে সহযোগ কৰোঁ। লেখিকা সমাৰোহৰ এখন নিজেই অসদৌষধি হৈ কলিয়া বৰতে আজি কেইদিনমান আগত, সেইখনতো দায়িত্বটো দিছিল, মানে গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নকে ৰখাৰ মানে তেনেকুৱা এটা দায়িত্ব এটা দিছিলে,
1: পৰিচালনা কৰা দায়িত্ব।
0: হয় হয়, সেইকাৰণে সেইখিনি মই ঠিক কৰি ৰাখিলোঁ, যেনিবা সেইখিনি মোৰ ক্ষেত্ৰত মই ভাল পালোঁ, কৰিও ভাল পালোঁ, তেখেতলোকেও মোক ভাল পালে।
1: হয়,
0: তেনেকুৱাকৈ যাওঁ, কিন্তু মই খেলটো খুব বেছি প্ৰাধান্য দিওঁ, কাৰণ মই তাৰ বাহিৰে মোৰ ঘৰতো কিছু ঘৰুৱা কাম থাকে, সেইখিনি মই সম্পূৰ্ণ এৰি থৈ গুচি যাব নোৱাৰোঁ, মই সেইকাৰণে মই খেলটোৰ বাহিৰে বেলেগলৈ অন্য অনুষ্ঠানলৈ মানে এনেই সহযোগ আছে বুলি কওঁ মোক বিচাৰিলে, মই সহযোগ সদায় থাকিম।
1: সামাজিকভাৱেও আপুনি জড়িত হৈ আছে, আৰু আপুনি আপোনাৰ কিবা একাডেমি এখন আছে বুলি শুনিছিলোঁ, খেলা
0: বুলি মই এখন একাডেমি 15 বছৰতে খুলিছিলোঁ, আমাৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰু বাকীখিনি ময়ে চম্ভালিছিলোঁ, আৰু BPED কৰা এগৰাকী মোৰ ভতিজা আছিলে, তাইকে শিকাবলৈ লগাইছিলোঁ, শিকাইছে, আমাৰ অনুষ্ঠানৰ পৰা খেলি পেলাই নেশ্যনেল গেমতো পুৰস্কাৰ পাইছে।
1: সেয়া ধন্যবাদ বাইদেউ, আপোনাৰ বিষয়ে বহুখিনি কথা জানিলোঁ আৰু জানি যথেষ্ট ভাল লাগিল, আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় আজি এই অনুষ্ঠান শুনি ভাল পাব, আৰু তেওঁলোকেও আপোনাৰ দৰে এগৰাকী মহিলা কেনেদৰে খেলা ধূলাৰ ক্ষেত্ৰত ইমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আপুনি ভাৰতলৈ বা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেওঁলোকেও নিশ্চয় আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব, এই আশা কৰি আজি জ্যেষ্ঠজন অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ সকলো ছোৱালীকে মই মোৰ ফালৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মানে জনাইছোঁ, যাতে এনেকৈ আগলৈ এনেকৈ

0: লগ পাই থাকিব পাৰোঁ।
1: হয়, ধন্যবাদ। শ্ৰোতা ইমানপুৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত আপোনালোকে লগ পালে কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ মহিলা খেলুৱৈ শ্ৰীযুতা মিনু শইকীয়া। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: শ্ৰোতাই ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ বাতৰি ভিত্তিক অনুষ্ঠান ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছোঁ সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। তেজপুৰৰ সুস্বাদু সুমিষ্ট আৰু মঙহাল লিচু এতিয়া দেশ বিদেশৰ অগণন লোকে আদৰি লৈছে। তেজপুৰৰ এই লিচুক কেন্দ্ৰ কৰি যোৱা বছৰৰ পৰা আৰম্ভ কৰা হৈছিল তেজপুৰ লিচু উৎসৱ। দ্বিতীয়বাৰৰ বাবে তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ প্ৰাংগণত আয়োজন কৰা তেজপুৰ লিচু উৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ কালি সামৰণি পৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ প্ৰসাৰৰ লগত নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্য সন্মুখত ৰাখি ইতিমধ্যে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ লিচুৰ প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক কৃষি উদ্যোক্তাসকলক স্বীকৃতি প্ৰদানৰ মানসেৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় তেজপুৰ লিচু উৎসৱ। তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুথিভঁৰাল প্ৰাংগণৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই লিচু উৎসৱত 50গৰাকীতকৈ অধিক প্ৰদৰ্শক, 30গৰাকী কৃষক, কৃষক উৎপাদক সংগঠন আৰু বহুকেইগৰাকী দেশী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় সেনা, সেনাবাহিনীৰ চতুৰ্থ কৰ্পছ, ভাৰতীয় ডাক বিভাগ, APUDA, শোণিতপুৰ জিলা ৰেড ক্ৰছ ছচাইটি, ৰিভট্ৰা, নাবাৰ্ড, নেৰামেক, এক্সিছ বেংক, ICAR, LCSR, ইম্পেক্ট, পেণ্টাগ্ৰাম আদি অনুষ্ঠানৰ সহযোগত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই উৎসৱ তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। সাহিত্য কাণ্ডাৰীৰ নাতি উদয় কৃষ্ণ গোহাঁই বৰুৱা, সঞ্জয় কৃষ্ণ গোহাঁই বৰুৱা আৰু 3গৰাকী লিচু খেতিয়কৰ সৈতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত তথা উদযাপন সমিতিৰ সভাপতি আনন্দ কুমাৰ দাসে। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলী, তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিশ্বদেৱ ভট্টাচাৰ্য, জিলা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, মহকুমা কৃষি বিষয়া ডক্টৰ জাকিৰ হুছেইন আদিয়ে প্ৰথমগৰাকী লিচু খেতিয়ক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে দুদিনীয়া তেজপুৰ লিচু উৎসৱৰ উদ্বোধনী অধিৱেশন আৰম্ভ হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শোণিতপুৰৰ সাংসদ ৰঞ্জিত কুমাৰ দত্তই। কিশোৰী ভাইলিনা শিৱমৰ বৰগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। 1923 চনতে তেজপুৰ পৌৰসভাৰ তদানীন্তন সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই বহিৰাজ্যৰ পৰা অনা উন্নত লিচু পুলিৰে আৰম্ভ কৰা তেজপুৰৰ লিচুৱে যোৱা বছৰ অতিক্ৰম কৰাৰ পিছত প্ৰথম লিচু উৎসৱ আয়োজন কৰাৰ পিছত দ্বিতীয় বাৰ্ষিক এই উৎসৱ আয়োজনৰ লক্ষ্য উদ্দেশ্য সদৰি কৰে আয়ুক্তগৰাকীয়ে। পংকজ বৰুৱা আৰু জিলা তথ্য জনসংযোগ বিষয়া অংকিতা গগৈয়ে আগধৰা উদ্বোধনী অধিৱেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথিৰূপে তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, সন্মানীয় অতিথিৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস আৰু বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ সঞ্চালক নৃপেন চন্দ্ৰ দাস, সশস্ত্ৰ সীমাবলৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক বিশ্বজিৎ কুমাৰ পাল, এপেডা অসমৰ আঞ্চলিক প্ৰধান সন্দীপ সাহা, ডাক

বিভাগৰ দৰং ডিভিজনৰ অধীক্ষক সমীৰ চন্দ্ৰ দাস, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰমেন তামুলী, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস ইত্যাদি। এই উদ্বোধনী অনুষ্ঠানতে উদযাপন সমিতিয়ে বিশিষ্ট শিক্ষাবিদ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা তেজপুৰৰ লিচু সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয়। লগতে তেজপুৰ লিচু মহোৎসৱক ডাক বিভাগৰ এটি বিশেষ কভাৰৰো উন্মোচন কৰে অতিথিসকলে। এই উদযাপন সমিতিয়ে দহগৰাকী লিচু খেতিয়ক শৰৎ চন্দ্ৰ শইকীয়া, কৌশিক নেওক, আব্দুল জলিল, প্ৰেমসাগৰ চৌধুৰী, ৰামনাৰায়ণ সিং, বীণা স্বৰ্গীয়াৰী, সমীৰ আলী, ৰাজু চাহানী, ধীৰাজ কুমাৰ সিং আৰু সুভাষ সিঙক বিশেষভাৱে সম্বৰ্ধনা জনায়। সেনাবাহিনীৰ তৰফৰ পৰা কেইবাগৰাকীও NCC কেডেটক লিচু পুলি প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি সাংসদ ৰঞ্জিত দত্তই ভাষণ প্ৰসংগত লিচুৰ প্ৰচাৰ সম্প্ৰসাৰণ আৰু লিচু খেতিৰ বিজ্ঞানসন্মত পদ্ধতি সম্পৰ্কে পৰ্যালোচনা আগবঢ়াই লিচুৰ খেতিয়ক আৰু বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। আনহাতে তেজপুৰ বিধায়ক প্ৰীতিৰাজ জাভাই তেজপুৰৰ লিচু খেতি সম্প্ৰসাৰণৰ উদ্দেশ্যে ঘৰে ঘৰে লিচু শীৰ্ষক এক কাৰ্যসূচী যুগুতাই উলিয়াইছে বুলি কৈ 10,000 পৰিয়ালক দুজোপাকৈ উন্নত জাতৰ লিচু পুলি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে। ইয়াৰ বাবে 52,00,000 টকা খৰচ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে লিচু পুলি ৰোপণ কৰাৰ পৰা উৎপাদন কৰা আৰু বিক্ৰীৰ ক্ষেত্ৰলৈকে বৈজ্ঞানিক দৃষ্টিভংগী আৰু পৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেজপুৰ লিচু উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা লিচু প্ৰদৰ্শনী আৰু বিক্ৰীস্থলীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰালা, মহাৰাষ্ট্ৰ আদিৰ পৰ্যটকে তেজপুৰৰ লিচুত সোৱাদ লোৱা পৰিলক্ষিত হয়। দ্বিতীয় দিনটোত তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত উদযাপনস্থলীৰ সামগ্ৰী ৰপ্তানি ক্ষেত্ৰ জড়িত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এপেডাৰ জৰিয়তে তেজপুৰ বিধায়ক প্ৰীতিৰাজ জাভা, আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া আৰু জিলা কৃষি বিষয়াসকলে আনুষ্ঠানিকভাৱে পতাকা জোকাৰি GI টেগ লাভ কৰা 1 টন তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। দ্বিতীয় দিনটোত তেজপুৰ বিশ্ববিদ্যালয় ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰও অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত বিশ্ববিদ্যালয়খনৰ ফুড এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ডঃ পুনম মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা সত্ৰত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ একে বিভাগৰ অধ্যাপক ডঃ স্বামীৰঞ্জন পুৰোহিত আৰু ডঃ ৰাহুল কুমাৰে। ফুড প্ৰচেচিঙৰ জৰিয়তে বিভিন্ন খাদ্য সামগ্ৰী তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ জৰিয়তে লিচু চিপছ, লিচু বিস্কুট, লিচু আইচক্ৰীম, চেক লিচু, লিচুৰ মৌকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি এই লিচু উৎসৱত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰাৰ পিছত ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। উল্লেখ্য যে ডুবাইলৈ 1 টন লিচু ৰপ্তানি কৰাৰ পিছত ছিংগাপুৰ আৰু বিদেশৰ কেইবাখনো ৰাষ্ট্ৰলৈকে তেজপুৰৰ লিচু ৰপ্তানিৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 100-150 পেকেট লিচু প্ৰেৰণ কৰা হৈছে। ঠিক তেনেদৰে দেশৰ আগশাৰীৰ কেইবাগৰাকীও ব্যক্তি, বিশিষ্ট ব্যক্তিসকলৰ বাবে প্ৰশাসনে লিচু প্ৰেৰণ কৰা বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বালিপৰা সংৰক্ষিত বনাঞ্চলৰ ছতাই নদী অঞ্চলত 8,000 হেক্টৰ অৱক্ষয়ী বনভূমিৰ পুনৰুদ্ধাৰৰ উদ্দেশ্যে বৃহৎ বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখ্য যে ইকো টাস্ক ফৰ্চ নামেৰীৰ উদ্যোগত ছতাই নদী বালিপৰা সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে 13,00,000তকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে। জিলা প্ৰশাসনে অতিৰিক্তভাৱে 5 বিধ থলুৱা প্ৰজাতিৰ 1,100 পুলি ৰোপণ কৰে। এই গছপুলি ৰোপণ কৰি আনুষ্ঠানৰ শুভাৰম্ভ কৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসে। জিলা প্ৰশাসন, বন বিভাগ, বালিপাৰা ফাউণ্ডেশ্যন, নামেৰী ইকো টাস্ক ফৰ্চ, গজৰাজ ক্ৰপছৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় ৰাইজ আৰু আত্মসহায়ক গোটৰ সদস্যসকলে এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেজপুৰৰ দহ পৰ্বতীয়া বেজৰ চুবুৰী গণেশ মন্দিৰ সমিতিৰ সদস্যসকলৰ উপস্থিত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। শোণিতপুৰ জিলা মহিলা সমন্বয়ৰ উদ্যোগত মিলনপুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱনিৰ্মিত চৌহদত 15 জোপা গছপুলি ৰোপণ কৰাৰ লগতে সজাগতা সভাৰ আয়োজন কৰা হয়। তেজপুৰ ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। একেদৰে তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰ তিনিআলিৰ পৰা মাজগাঁও ভৰ্ত সংযোগী পথৰ দাঁতিৰ কাষৰীয়া অঞ্চলত পৰিষ্কাৰ কৰি স্থানীয় নটৰাজ কলা মন্দিৰৰ সদস্য

শ্রোতা ইমান পৰে ৰেঙনি অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ আগবঢ়াইছো আজিৰ দিনটো। শ্রোতালে সম্ভাষণ জনাই মই শান্তনু শইকীয়াই আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি 2026 খ্রিস্টাব্দৰ জুন মাহৰ 8 তাৰিখ। এতিয়া আগবঢ়াইছো ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব।

আজি শিক্ষক, সমাজ সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু লগতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ উপজা দিন। নৱবৈষ্ণৱ ধৰ্মীয় আন্দোলনৰ নেতা পণ্ডিত সোণাৰাম চুতীয়াৰ জন্ম হৈছিল কাকজানৰ ওচৰৰ বামুণ কুকুৰাচাৱা গাঁৱত। খেতি বাতি কৰি পঢ়া শুনা কৰা এইগৰাকী ব্যক্তিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিক পৰীক্ষাত ষ্টাৰসহ পাঁচটা বিষয়ত লেটাৰ পাই উত্তীৰ্ণ হৈছিল। কটন কলেজৰ পৰা আই এছ চি পৰীক্ষাতো লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ সোণাৰাম চুতীয়াই বি এছ চি পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈছিল। বি এছ চি ডিগ্ৰী লাভ কৰিয়েই চৰকাৰী চাকৰিলৈ মন নেমেলি স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰা এইগৰাকী ব্যক্তিয়ে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। চুতীয়া জাতিৰ সন্তান এইগৰাকী ব্যক্তিয়ে জাতি ধৰ্মৰ নামত হাৰাশাস্তি ভোগ কৰি সেই সময়ত তেখেতে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। কুশল কোঁৱৰক ফাঁচি দিয়াৰ ঘটনা এইগৰাকী ব্যক্তি শোকত ম্ৰিয়মান হৈ পৰিছিল আৰু জীৱনৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল। কিন্তু জেলত লগ পোৱা বিশিষ্ট পণ্ডিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ সান্নিধ্য লাভ কৰি এইগৰাকী ব্যক্তিয়ে বেদ, উপনিষদ, ভাগৱত গীতা আদি ধৰ্মশাস্ত্ৰবোৰ তন্ন তন্নকৈ পঢ়ি জাতিভেদ প্ৰথাৰ কোনো সংসূত্ৰই বিচাৰি নাপালে। হিন্দু তথা বৈষ্ণৱ ধৰ্মৰ সংস্কাৰৰ কামত লাহে লাহে তেওঁ জড়িত হৈ পৰিল। পৃথিৱীৰ প্ৰায় সকলো ধৰ্মৰ দৰ্শন খুটি নাটিকৈ অধ্যয়ন কৰা এইগৰাকী ব্যক্তি শংকৰী ধৰ্ম দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল আৰু সেই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰা এইগৰাকী ব্যক্তিয়ে গ্ৰামোন্নয়ন, পঞ্চায়ত, খণ্ড উন্নয়ন বিষয় আদি বহু চৰকাৰী চাকৰিত যোগদান কৰি 1970 চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাবাৰো তেখেতে পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী ব্যক্তিলৈ অসম চৰকাৰে 2000 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছিল। লেখক হিচাপেও সুখ্যাতি ৰখা সোণাৰাম চুতীয়াৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল মহাপুৰুষীয়া ধৰ্ম আৰু কৰ্মকাণ্ড, নাম ধৰ্ম প্ৰকাশ, ভাগৱত মহাত্মা, অসম বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা, মহাপুৰুষীয়া ধৰ্ম

জিজ্ঞাসা, বেদ আৰু মহাপুৰুষীয়া ধৰ্ম আদি অসমৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ এইগৰাকী ব্যক্তিৰ জীৱনৰ ওপৰত তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছিল।

এতিয়া আহিছোঁ কেইটিমান টুকুৰা খবৰ জনাবলৈ। 1948 চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইংলেণ্ড যুক্তৰাজ্যৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হৈছিল। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে আৰম্ভণিতে এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।

1936 চনৰ আজি দিনটোতেই ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল। ১৯৫৭ চনৰ আজিৰ দিনটোতেই দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৭৫ চনৰ আজিৰ দিনটোতেই ৰুছ মহাকাশযান ভেনেৰা 9E শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল। ১৯৯০ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত 4 বছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।

1969 চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট টেইলৰ, আমেৰিকাৰ প্ৰখ্যাত অভিনেতাই, তেখেতৰ মৃত্যু হৈছিল। ২০১০ চনৰ আজিৰ দিনটোতে চেণ্টিনেল, দ্য নৰ্থ ইষ্ট টাইমছ, জনসাধাৰণ, এনি টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতা কৰা গৌৰীশংকৰ কলিতাৰ মৃত্যু হৈছিল 2010 চনৰ আজিৰ দিনটোতেই। চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা তথা ৰাজনৈতিক নেতা, সমাজকৰ্মী পদ্মকৈৰীৰ মৃত্যু হৈছিল 2020 চনৰ আজিৰ দিনটোতেই।

1957 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী ডিম্পল কাপাৰিয়াৰ জন্ম হৈছিল 1957 চনৰ আজিৰ দিনটোতেই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

মৃত তামুলীয়ে। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টেগ আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰিগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভেণ্ডাৰ হেছেল্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ৰাইমনৰ ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচাং সিঙে আজি থৌবাল জিলা আদালতত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। শোণিতপুৰ আৰক্ষীয়ে জিলাখনৰ এক নম্বৰ বচাচিমল অঞ্চলত অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে 1936 চনৰ এই দিনটোতেই ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামাকৰণ কৰা হৈছিল আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্টছ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। এতিয়া আগবঢ়াইছোঁ বিজ্ঞান চৰা অনুষ্ঠানটি।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো বিজ্ঞান ভিত্তিক অনুষ্ঠান বিজ্ঞান চৰা। শ্ৰোতাসকল, আজিৰ বিজ্ঞান চৰা অনুষ্ঠানত আমি জৈৱ বৈচিত্ৰতা আৰু জলবায়ুৰ পৰিৱৰ্তন এই বিষয়ে কিছু কথা পাতিম, আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা বিনীতা দাস বাইদেউ। নমস্কাৰ বাইদেউ।
2: নমস্কাৰ।
1: আপোনাক আমাৰ এই বিজ্ঞান চৰা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আপোনাৰ পৰা আমি প্ৰথমে জানিব বিচাৰিম যে জৈৱ বৈচিত্ৰতা তাৰ মানেনো কি, এই বিষয়ে শ্ৰোতাসকলক অলপ বুজাই কওকচোন।
2: জৈৱ বৈচিত্ৰতা বা বায়'ডাইভাৰ্চিটি মানে হৈছে আমাৰ জীৱ জগতত থকা ভিন্নতা আৰু পৰিৱৰ্তনশীলতাক জৈৱ বৈচিত্ৰতা বুলি কোৱা হয়। ইংৰাজীত তাক ভেৰাইটি এণ্ড ভেৰিয়েবিলিটি আমি কওঁ। তো জৈৱ বৈচিত্ৰতা হৈছে আমি আমাৰ চাৰিওফালে যেতিয়া পৰিৱেশত দেখা পাওঁ যে বিভিন্ন ধৰণৰ লতা, বিভিন্ন ধৰণৰ গছ, জীৱ জন্তু, চৰাই চিৰিকটি ভৰি আছে, গতিকে সেই যে যিখিনি আমি বিভিন্নতা দেখা পাওঁ, ভিন্নতা দেখা পাওঁ, সেইখিনিয়ে আচলতে আমি জৈৱ বৈচিত্ৰতা বুলি কওঁ।
1: এই জৈৱ বৈচিত্ৰতা কি কি হ'ব পাৰে এই বিষয়ে কিছু উদাহৰণসহ বুজাই কোৱা নেকি বাৰু?
2: জৈৱ বৈচিত্ৰতা আমি সাধাৰণতে তিনি ধৰণত দেখা পাওঁ। এটা হৈছে জিনীয় বৈচিত্ৰতা, তাৰমানে কি একেধৰণৰ মাক একে মাক দেউতাকৰ সন্তান যেতিয়া আমি দেখা পাওঁ যে কোনো একে নহয়, তেওঁ সেই যিখিনি আমাৰ বিভিন্নতা দেখা পোৱা যায় একে মাক বাপেকৰ সন্তান সন্ততিৰ মাজত, সেইটো আমি জিনীয় বৈচিত্ৰতা বুলি ক'ম। একদম মানে বেচিক লেভেলত, একদম তলৰ লেভেলত যিটো মানে ভিতৰৰ মাইনুট যিখিনি চেঞ্জ আছে আমি সেইটোকে আমি জিনীয় লেভেলত বৈচিত্ৰতা বুলি ক'ম। ঠিক তেনেকৈ আমি প্ৰজাতিৰ মাজত, যেনেকৈ কুকুৰ হওক, মেকুৰী হওক, গৰু হওক, বান্দৰ হওক, বিভিন্ন ধৰণৰ চৰাই হওক, সেই বেলেগ বেলেগ ভেৰাইটি যিখিনি আমি দেখা পাওঁ, ভিন্নতা দেখা পাওঁ, তাক আমি প্ৰজাতিগত বৈচিত্ৰতা বুলি কওঁ। ঠিক তেনেকৈ আমি দেখিছোঁ আমাৰ পৰিৱেশৰ চাৰিওফালে যে দেখোঁ কিছুমান জেগাত পানী আছে, কিছুমানত মাটি আছে, কিছুমানত মৰুভূমিৰ নিচিনা আছে, কিছুমানত ঘন জংঘল আছে, সেই বিভিন্ন ধৰণৰ যিখিনি আমি ভিন্নতা দেখা পাওঁ, সেই ভিন্নতাক আমি পৰিৱেশতন্ত্ৰৰ ভিন্নতা বুলি কওঁ। যিহেতু বেলেগ বেলেগ পৰিৱেশতন্ত্ৰত তাত চলি থাকে, সেইটোকে আমি পৰিৱেশতন্ত্ৰ বৈচিত্ৰতা বুলি কওঁ। তাৰমানে জৈৱ বৈচিত্ৰতা আমি সাধাৰণতে তিনি ধৰণৰ পাওঁ। এটা হৈছে জিনীয় বৈচিত্ৰতা, এটা

0: থাৰ্ড আৰু লাষ্টটো হৈছে পৰিৱৰ্তনীয় বৈচিত্ৰতা।
1: হয়, আপুনি উল্লেখ কৰিলে যে পৰিৱেশতন্ত্ৰীয় বৈচিত্ৰতা এই জলবায়ু পৰিৱৰ্তনৰ লগত এই জৈৱ বৈচিত্ৰতাৰ সম্পৰ্কনো কি অলপ বুজাই কওকচোন।
0: জৈৱ বৈচিত্ৰতাটো পুৰা সম্পূৰ্ণৰূপে পৰিৱেশৰ লগত কৰিলে আমি কৰিব পাৰোঁ। যদি জলবায়ু চেঞ্জ হৈ যায়, জলবায়ু পৰিৱৰ্তন হৈ যায় বা পৰিৱেশ পৰিৱৰ্তন হৈ যায়, আমাৰ জৈৱ বৈচিত্ৰতাটো ডেফিনেটলি পৰিৱৰ্তন হৈ যাব। কাৰণ যিটো জেগাত, যিটো স্থান, যিটো বাসস্থানত জীৱ থাকে, সেই বাসস্থানটো যদি চেঞ্জ হৈ যায়, সেই বাসস্থান যদি নাইকিয়া হৈ যায়, অট'মেটিকেলি সেই তাত থকা জীৱ জন্তুবিলাক নাইকিয়া হৈ যাব পাৰে। যদি থকাৰ জেগা নাথাকে, ইয়াতো সিহঁতে এটা জেগাৰ পৰা সিটো জেগালৈ পৰিভ্ৰমী হৈ যাব পাৰে। যেতিয়া সিহঁতে পৰিভ্ৰমীও যদি হৈ যায়, তেতিয়া কি হ'ব, নতুন এটা জেগাত যেতিয়া সিহঁতে যাব, এটা এই আগৰ পুৰণা স্থান বা বসতিটো নষ্ট হোৱাৰ ফলত তেতিয়া কি কৰিব, সিহঁতে নতুন জেগাত সেই জেগাৰ হিচাপত তাহাঁতে নিজকে এডজাষ্ট কৰিব নোৱাৰিব, মানে তাৰ লগত মিলাই ৰাখিব নোৱাৰিব পৰিৱেশৰ লগত। তেতিয়া কি হ'ব, তাহাঁতৰ বিভিন্ন ধৰণৰ মানে বডিত ফিজিঅলজিকেল ষ্ট্ৰেছ হ'ব। তেতিয়া সিহঁতে সেই পৰিৱেশৰ লগত নিজকে সান্নিধ্য কৰি পৰিৱেশৰ লগত বজাই ৰাখিব নোৱাৰিব। আৰু তাৰ লগতে যেতিয়া নতুন পৰিৱেশলৈ যাব, তাত বিভিন্ন ধৰণৰ শত্ৰু পাব। সেই শত্ৰুখিনিক সিহঁতে কেনেকৈ বাচিব লাগে সিহঁতৰ পৰা, সেই টেকনিকবিলাক তেওঁলোকে, সেই জীৱ জন্তুবিলাকে সেই টেকনিকবিলাক গম নাপাব, পদ্ধতিবিলাক গম নাপাব, তেতিয়া অকালতে তাহাঁতে মৃত্যুবৰণ কৰিব। গতিকে সেই যেতিয়া পৰিৱেশটো চেঞ্জ হৈ যাব, পৰিৱেশটো যেতিয়া নাইকিয়া হৈ যাব বা জলবায়ুটো পৰিৱৰ্তন হৈ যাব, সিহঁতৰ মাইগ্ৰেশ্যন বা পৰিভ্ৰমণ হোৱাৰ কাৰণেও বা তাহাঁতে ছাৰ্ভাইভ কৰা বা সিহঁতে জীয়াই থকাৰ যিখিনি ষ্ট্ৰাগল থাকিব, সেইটো কাৰণে তাহাঁতৰ ভিন্নতাবিলাক নষ্ট হয়, সিহঁতে লুপ্ত হ'ব পাৰে।
1: হয়, এইবাৰ সুধিব খুজিছোঁ যে কি ধৰণৰ পৰিৱেশৰ পৰিৱৰ্তনে এই জৈৱ বৈচিত্ৰতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, এই বিষয়ে কওকচোন।
0: আমাৰ পৰিৱেশৰ পৰিৱৰ্তন বা জলবায়ু পৰিৱৰ্তন বহুত ধৰণৰ আছে। আজিকালি আমি যিটো বাৰ্ণিং, যিটো এক্সাম্পল, আমাৰ উষ্ণতা বৃদ্ধি, গৰম, যিটো আমি উষ্ণতা যেতিয়া বৃদ্ধি হ'ব, তেতিয়া কি হ'ব, তাত থকা যিখিনি জীৱ জন্তু বা জীৱ বৈচিত্ৰতা বা বায়'ডাইভাৰ্চিটি কি হ'ব, সিহঁতে সেই গৰম যদি বাঢ়ি যায়, তেতিয়াহ'লে সেই গৰমৰ লগত বডিটোৱে সিহঁতে এডজাষ্ট কৰিব নোৱাৰিব। তেতিয়া কি হ'ব, সেই গৰমত কিছুমান এনেকুৱা ধৰণৰ মাইক্ৰ' অৰ্গেনিজিমো ডেভেলপ হ'ব পাৰে, যিটো গৰমত ছাৰ্ভাইভ কৰিব পাৰিব, জীয়াই থাকিব পাৰিব। সেই অনুজীৱবিলাক, মই প্ৰথমে অনুজীৱৰ কথা এইকাৰণেই কৈছোঁ কাৰণ আমাৰ বেমাৰ আজাৰৰ মূল কাৰণটো হৈছে অনুজীৱবিলাকে, বেক্টেৰিয়া হওক, ভাইৰাছ হওক, ফাংগাছ হওক। এতিয়া সেইখিনি যেতিয়া সিহঁতৰ ডেভেলপটো হৈ যাব নতুন পৰিৱেশটোত, তেতিয়া কি হ'ব, তাহাঁতৰ বংশবৃদ্ধি বঢ়াৰ লগে লগে আমাৰ নতুন, আমাৰ আগৰ যিখিনি জীৱ জন্তু আছিলে বা গছ গছনি আছিলে, সেইবিলাকৰ বেমাৰ আজাৰ পৰিবৰ লাষ্টত তাহাঁতে কি হ'ব, ধ্বংস হৈ যাব। আৰু ঠিক তেনেকৈ আমি যেতিয়া উষ্ণতা বাঢ়ি যাব, আমি জানো যে গ্লেচিয়াৰ আইচবিলাক মেল্ট কৰিব, বৰফবিলাক গলি যাব, গলি যোৱাৰ লগে লগে আমাৰ সমুদ্ৰপৃষ্ঠ উচ্চতাটো বাঢ়ি যাব, উচ্চতাটো বাঢ়ি যোৱাৰ লগে লগে কাষৰীয়া অঞ্চলবিলাকত বানপানী, চাইক্লন বা বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে তেওঁলোকক সেইবিলাক জনা যায়। গতিকে আমি ইয়াত যিহেতু চাইক্লনটোৱে বেছিকৈ আমি সেই কৰোঁ, চাইক্লন টাইক্লন হৈ ওচৰ পৰিৱেশতন্ত্ৰ ধ্বংস কৰে। যেনেকৈ আমি উৰিষ্যাত আমি আগতে পাইছোঁ যে এবাৰ চাইক্লন হৈ পেলাই ডিয়েৰ পাৰ্কখন পুৰা ডেমেজ কৰিলে, ডিয়েৰটো মানে হৰিণ থকা পাৰ্কখন পুৰা ডেমেজ কৰিছে। ঠিক তেনেকুৱা ধৰণৰ বহুত এক্সাম্পল আছে। উষ্ণতা বৃদ্ধি হোৱাৰ লগে লগে বেমাৰ আজাৰ বৃদ্ধি হ'ব, পানীৰ লেভেলটো বাঢ়ি যাব, বানপানী হ'ব, বানপানী হোৱাৰ লগে আমি চবেই জানো বানপানী হোৱাৰ লগে গোটেইখিনি ধুৱাই লৈ যায়, তাতে হওক জীৱ জন্তু থাকক, গছ গছনি থাকক, চব বস্তু ধুৱাই মেলি আমাৰ পৰিৱেশৰ কি হৈছে, সেই আমাৰ বিভিন্নতাটো নষ্ট কৰিব, বহুত পৰিৱেশৰ আমাৰ জীৱ জন্তুবিলাক ধ্বংস কৰে। তাৰ লগতে উচ্চতা বৃদ্ধি, আমি সেউজ গৃহৰ কথাটো আমি চবেই জানো যে কাৰ্বন ডাই অক্সাইড বাঢ়ি গ'ল, মিথেন গছ বাঢ়ি গ'ল, গেছ বাঢ়ি গ'ল, সেইবিলাক হোৱাৰ লগে লগে আমাৰ কি হয়, সেই সেউজ গৃহৰ প্ৰভাৱৰ মেইনেই কাৰণ হৈছে আমাৰ উষ্ণতা বৃদ্ধি হোৱাটো। আৰু ইটো বস্তুৰ লগত সিটো বস্তুৰ আমাৰ কানেকশ্যন বা সংযোগ আছে। আৰু তাৰ লগতে আমি খালি আমি চাওঁ যে জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে বৰষুণ আহে খুব বেছি, অস্বাভাৱিক বৰষুণ আহে, অস্বাভাৱিক গৰম হয়। সেই বৰষুণৰ বিষয়টো যিখিনি, যেতিয়া বৰষুণ বহুত বেছি হয়, তেতিয়া আমাৰ মেইনলি আমাৰ বৰষুণৰ প্ৰভাৱত আমাৰ খেতিপথাৰখিনি বেছিকৈ ধ্বংস হয়। খেতিপথাৰ ধ্বংস হোৱা মানে কি হৈছে, আমি খেতিৰ ওপৰতে ডিপেণ্ডেণ্ট হয়, আমাৰ ফুড হয়। গতিকে খোৱা বস্তু যদি ধ্বংস হৈ যায়, আল্টিমেটলি সেই ফুডখিনি আমাৰ বিভিন্ন ধৰণৰ ৰাইচ ভেৰাইটি থাকে, আছে আমাৰ ইয়াতে আসামত দহটা ভেৰাইটি আমাৰ কল আছে হৈছে। গতিকে সেই যিহেতু আমাৰ এই পৰিৱেশ পৰিৱৰ্তনৰ ফলত বানপানী হ'ব বা বৰষুণৰ বৃদ্ধি হ'ব, সেই তেনেধৰণৰ এই আমাৰ যিখিনি গছ গছনি বা খাদ্যৰ বস্তু, আমাৰ চিৰিয়েলছ হওক বা সেইবিলাক ধ্বংস কৰি আমি জৈৱ বৈচিত্ৰতাত যথেষ্ট প্ৰভাৱ পেলাব।

0: ইয়াৰ লগত আছে এটা শুষ্কতা, যিটো ড্ৰাইনেছ কওঁ, যিটো সেই শুষ্কতা মানে কি যে কিছুমান জেগাত বৰষুণটো কমি যায় সেই জলবায়ু পৰিৱৰ্তনৰ কাৰণে। তেতিয়া বৰষুণটো কমি যায় তেতিয়া কি হ'ব, যিখিনি গছক আমি মেইনলি গছেই কওঁ কাৰণ আমি হিউমেন বিংয়েতো ছাৰ্ভাইভ কৰিব পাৰোঁ, কিন্তু গছ গছনিয়ে নিজৰ সেইটো এডাপ্টেবিলিটি বা তাহাঁতৰ সমযোজনা কৰিব নোৱাৰে, গতিকে সেই গছ গছনি সিহঁতে ছাৰ্ভাইভ কৰিব নোৱাৰাৰ কাৰণে আল্টিমেটলি সেই প্ৰজাতিটো ধ্বংস হৈ গুচি যাব যদি সেই শুষ্কতাৰ লগত তেওঁ সেইবিলাক সিহঁতবিলাকে নিজকে বজাই ৰাখিব নোৱাৰে। সেই শুষ্কতাৰো আমাৰ এটা লাহে লাহে সেইটোৱে গৈ আল্টিমেটলি আমাৰ কি হৈছে, জৈৱ বৈচিত্ৰতা ধ্বংস কৰিছে, লগতে আমাৰ ইকনমিক ডেমেজো কৰিব, চব ইটোৱে সেইটোৰ লগত কানেকশ্যন থাকি পেলাই হৈছে। আৰু আমাৰ শুষ্কতাৰ লগে লগে আমাৰ জৈৱিক মেটাৰ যিখিনি আছে, অৰ্গেনিক মেটাৰ যিখিনি কয় ফৰেষ্টত, কাৰণ যিহেতু আমি মেইনলি আমি ফ'কাছ কৰিব লাগে বায়'ডাইভাৰ্চিটি কেনেকৈ ডেমেজ যায়, সেইকাৰণে মই এইখিনি কথা কৈছোঁ। জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে শুষ্কতা হোৱাৰ লগে আমাৰ যিখিনি ফৰেষ্টত অৰ্গেনিক মেটাৰ আছে, যেনে গছৰ পাতখিনি পৰি তলৰখিনি আমাৰ হিউমাছ বনাবৰ কাৰণে গছৰ সেই পাতবিলাকো শুকাই যাব, যিখিনি সৰা পাতখিনি তলৰ, যেতিয়া পাতখিনি বা তলৰ লেভেলৰ অৰ্গেনিক মেটাৰখিনি শুকাই যাব, শুকাই যোৱাৰ লগে বনজুই হয়, ফৰেষ্ট ফায়াৰ বুলি কয়, যিটো নিজে নিজে জ্বলি যাব। গতিকে নিজে নিজে জ্বলি যোৱাটো কেতিয়াবা আমি গম পাওঁ, কেতিয়াবা আমি ঘন জংঘলত জঞ্জুই হ'লেতো আমি গম নাপাওঁ। সেই জুইৰ ফলতে প্ৰভাৱত বহুত গছ গছনি ধ্বংস হ'ব, তাৰ লগতে তাৰ ওপৰত ডিপেণ্ডেণ্ট বা তাৰ তলত আশ্ৰয় লোৱা প্ৰাণীবিলাকৰ পৰিভ্ৰমো হৈ যাব, ইয়াতো জ্বলি যাব। সেই বিভিন্ন ধৰণৰ কি হৈছে প্ৰভাৱবিলাক আমি এই জলবায়ু পৰিৱৰ্তনৰ ফলত বন্যজীৱৰ বা যিকোনো আমি জৈৱ বিচিত্ৰতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। আৰু এটা চবতকৈ মানে বেছি প্ৰব্লেমৰ কথা আছে কি, আমাৰ যেতিয়া জলবায়ু পৰিৱৰ্তন হয় আমাৰ এলিয়েন স্পিচিছ, তাৰমানে বাহিৰৰ পৰা কিছুমান স্পিচিছ আহিব, বাহিৰৰ পৰা কিছুমান প্ৰজাতি আহে, সাধাৰণতে আমি সেইটো প্লাণ্টবিলাককে কওঁ, প্লাণ্টৰ যেনেকৈ আমাৰ মেটেকা, মেটেকাটো আমাৰ ব্ৰিটিছে আনিছিলে অৰ্ণামেণ্টেল মানে সজাবৰ কাৰণে, কিন্তু এতিয়া মেটেকাৰ কি হৈছে পৰিৱেশটো চেঞ্জ হৈ মেটেকাটোৱে আমাৰ এনেকুৱাকৈ এটা স্থিতাপি ল'লে যে আমাৰ যিখিনি নেটিভ বা আমাৰ যিটো নিজৰ যিখিনি ইয়াতে হোৱা গছ গছনিখিনি সিহঁতে কৰিছে ৰিপ্লেচ কৰি দিছে, কাৰণ মেটেকাই ভূতে ভৰি গৈছে। সেই মেটেকা যেতিয়া ভৰি যাব তাত থকা সেই যিটো ৱাটাৰ বডি বা পানী থকা যিটো জাগা সেইটো যিখিনি জলাশয় তাতে কি হৈছে, যি বেলেগ গছবিলাকক যেতিয়া সিহঁতে ৰিপ্লেচ কৰি দিছে বা আঁতৰাই দিছে, তেতিয়া সেই গছবিলাকৰ ওপৰত বা তলত থকা লুকাই থকা মাছবিলাক বা বিভিন্ন ধৰণৰ জলজ প্ৰাণীবিলাকৰ ওপৰত এফেক্ট কৰিব। আৰু ঠিক তেনেকৈ সেইখিনিৰ কাৰণে আমাৰ কি হৈছে পানীৰ যিটো বায়'কেমিকেল কম্পনেণ্ট বুলি আমি কওঁ, মানে ৰাসায়নিক আৰু জৈৱিক ৰাসায়নিক যিটো কম্পনেণ্ট সেইটো যিটো সেয়া তাৰ ৰেচিঅ'টো আমাৰ চেঞ্জ হৈ যাব, আল্টিমেটলি কি হৈছে তাত জলজ প্ৰাণীবিলাকৰ ওপৰতো প্ৰভাৱ পেলাব। টেম্পাৰেচাৰ যেতিয়া আমাৰ উষ্ণতা চেঞ্জ হ'ব তেতিয়া আমাৰ কি হৈছে ফুল ফুলাৰ সময়বিলাক চেঞ্জ হৈ যায় গছবিলাকৰ, যিটো সময়ত মানে এইটো আমাৰ কয় ফেনোলজি বুলি কয়, যিটো ষ্টাডি কৰিব সেইটোত আমি কি হৈছে কেতিয়াবা যিটো সময়ত ফুলটো ফুলিব লাগে সেইটো সময়ত নুফুলে, অকণমান দেৰিকৈ ফুলিব, নহ'লে বা কেতিয়াবা সোনকালে ফুলিব, তেতিয়া কি হয় আমাৰ যিটো পলিনেটিং মানে আমাৰ স্পিচিছ কিছুমান থাকে, কিছুমান আমি কি ষ্টোন স্পিচিছ বুলি, আমি জেনেৰেলি কি ষ্টোন স্পিচিছটো বহুত ইম্পৰ্টেণ্ট স্পিচিছ হয়, সিহঁতে কি নাম্বাৰটো বহুত কম থাকে পৰিৱেশত, কিন্তু সিহঁতৰ নিজৰ ইণ্ডিভিজুৱেল তাৰমানে সিহঁতৰ কোৱাণ্টিটিটো বেছি থাকে, স্পেচিছ কম থাকে মানে প্ৰজাতি কম থাকে, কিন্তু সিহঁতৰ নাম্বাৰটো বহুত বহুত থাকে, গতিকে সেইবিলাকৰো কমি যায়। আৰু যেতিয়া সিহঁত আমাৰ কীট পতংগ আৰু গছৰ ফুলৰ দুটা ইটোৰ সিটোৰ লগত আমাৰ চাইকেলৰ লিংক থাকে, কেতিয়াবা আমাৰ যদি গছবিলাকৰ ফুলখিনি আগতে ফুলে তেতিয়ালৈকে আমাৰ সেই কীট পতংগখিনি সেই হিচাপত পলিনেশ্যন কৰিব পৰা বা পলিনেটৰ হিচাপে কাম নকৰিব পাৰে, তেতিয়া কি হ'ব আমাৰ ফুল ফুলিলে ফল নালাগিব, হয়নে, তো ফল নালাগিলে আমাৰ ফুড স্কেয়াৰচিটি হ'ব, ফল নালাগিলে আমাৰ বন্য জীৱ জন্তুখিনিয়ে খাবলৈ নাপাব, সেই বিভিন্ন সেই খাব নোপোৰা যিটো হাংগ্ৰী কাৰণে সিহঁতৰ যিটো হাংগাৰৰ কাৰণে যিটো বস্তু সিহঁতৰ ফিজিঅ'লজিকেল চেঞ্জ হ'ব, ইয়াতো কিছুমানে লাহে লাহে ইমিউনিটিটো কমি পেলাই বেমাৰ আজাৰত মৰিবগৈ, ইয়াতো ভোকত মৰিব, ইয়াতো সিহঁতৰ মাজত মানে কাজিয়া পেচাল হয় যিটো ইণ্টাৰ স্পেচিফিক বা ইণ্টাৰ স্পেচিফিক আমাৰ কম্পিটিশ্যনটো হৈ পেলাই অশেষত কি হৈছে আমাৰ সেই কোনোবা এটা এলিমিনেট নাইকিয়া হৈ যাব, তেতিয়া আমাৰ জৈৱ বৈচিত্ৰতাত আমাৰ প্ৰভাৱ পেলাবই। আৰু আমি জানো যে জৈৱ বৈচিত্ৰতা কি হৈছে এটা এনিমেলে সিটো এনিমেলৰ লগতে লিংক কৰি পেলাই ইটোৰ ওপৰত সিটো ডিপেণ্ড কৰিব, যদিও সিহঁতে এটা কি হৈছে এটাই ইটোক খায়, কিন্তু এটাই ইটোক খালেও আমি সেইটো গোটেই পৰিৱেশটো আমি চেক কৰিবৰ কাৰণে আমি কণ্ট্ৰল কৰিবৰ কাৰণে সেইটো জৰুৰী, ইটোৱে সিটোক খোৱা বা সিটোৱে সিটোক পলিনেশ্যন কৰা তেনেকুৱা ধৰণৰ, গতিকে আমাৰ জৈৱ বৈচিত্ৰতাত বহুত মানে প্ৰভাৱ পেলায় সেই পৰিৱেশ চেঞ্জৰ কাৰণে।
1: এই পৰিৱেশ বা জলবায়ু পৰিৱৰ্তনৰ যোনটো কুপ্ৰভাৱ নেতিবাচক প্ৰভাৱটো এইটো নোহোৱা কৰিব পৰা নাযায় নেকি বা ইয়াক ৰোধ কৰিব পৰা নাযায় নেকি?
0: সেইটো মানে টোটেলিটো আমি কম কৰিব নোৱাৰোঁ, কিন্তু আমি বহুত ষ্টেপ ল'ব লাগে। আমাৰ এতিয়া জৈৱ বৈচিত্ৰতা নাইকিয়া হৈছে মানে বৈচিত্ৰটো কমি গৈছে, জলবায়ুৰ প্ৰভাৱ বেয়া হৈছে, সেইবিলাক আমি ডিছকাছত কৰাতকৈ মেইন কথাটো আপুনি যেতিয়া এইটো সুধিছে সেইটো আমাৰ চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয়, কাৰণ আমি কিবা এটা প্ৰব্লেম ভাবি থাকিলে নহ'ব, তাক আমি কেনেকৈ কণ্ট্ৰল কৰোঁ সেইটো

0: আমাৰ ইম্পৰ্টেণ্ট, সেইটো আমি মিটিগেশ্যন বুলি কওঁ। কেনেকৈ আমি কেনেকৈ আমি কণ্ট্ৰল কৰিম? প্ৰথম কথাটো হৈছে আমি জলবায়ু চেঞ্জৰ, আমি মই আগতে কৈছোঁ সেউজ গৃহৰ প্ৰভাৱৰ কাৰণে জলবায়ুটো বহুত আহি গৈছে। গতিকে আমি সেউজ গৃহৰ গেছ উৎপন্ন কৰা কৰিবলৈ কম কৰিব লাগিব। যেনেকৈ আমি যেনে ফচিল ফিউৱেলটো মানে আমি কাঠ জ্বলাই দিওঁ বা সেয়া কয়লা যেনে আমি এইবিলাক গৰু গোবৰ জ্বলাই দিওঁ তেনেকুৱা ধৰণৰ সেইবিলাক বস্তু আমি কৰি, আৰু আমাৰ পেডিফিল্ডৰ পৰাও বহুত বেছি সেউজ গৃহৰ প্ৰভাৱ পৰে। গতিকে আমি সেইবিলাক কেনেকৈ কম কৰিম সেইখিনিৰ ওপৰত প্ৰথমে ধ্যান দিব লাগিব। তাৰপিছত আমি বননি ধ্বংস কৰ যে হৈছে সেইটো কাৰণে আমি প্ৰটেকশ্যন দিব লাগিব। আমি ভালকৈ আমি আমাৰ কি হৈছে সাধাৰণতে আমাৰ যিটো লজ আছে বহুত ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। মানে আমি দেখিব পোৱা যায় যে মানে ইন ৰিটাৰ্ণ আমাৰ লবিলাক বহুত ষ্ট্ৰিক্ট, কিন্তু ইমপ্লিমেণ্টেশ্যন যেতিয়া হয় তাৰ কোনো মানে পেনাল্টিজ যেতিয়া হয় সেই পেনাল্টিজবিলাক কোনোবাই যদি বনানী ধ্বংস কৰিছে, কোনোবাই যদি ৱেটলেণ্ডছ এটা ধ্বংস কৰিছে, তাক পেনাল্টিখিনি অকণমান ষ্ট্ৰিক্ট কৰিব লাগে যাতে সেইটো ভুল কৰিবলৈ ভয়। তাৰপিছত আমাৰ এইটো কয়লা বা অন্য ফচিল ফিউৱেল মই এইটো কৈছোঁ বজাৰৰ পৰা হ্ৰাস কৰিব লাগে, কমাই দিব লাগে, কাৰণ বজাৰত বেচিলেতো ডেফিনেটলি মানুহে কিনিবই, ইউজ কৰিবই। গতিকে সেই এনেকুৱা ধৰণৰ ল আমি উলিয়াব লাগে বা এনেকুৱা ধৰণৰ আমাৰ এটা ৰেগুলেশ্যন কৰিব লাগে যাতে কয়লা বা সেইবিলাক যিখিনি ফচিল ফিউৱেল বা জৈৱিক ফচিল ফিউৱেলটোক আমি সেইখিনি ৰিডিউচ কৰিব লাগে বা কম কৰিব লাগে মাৰ্কেটত। সেইটো এটা আমি গম পাইছোঁ যে 2040 আমাৰ খাদ্যৰ নাটনি হ'ব বুলি আমাৰ মানে UNE জাননী দিছে, মানে ফুড স্কেয়াৰচিটি হ'ব। এই ফুড স্কেয়াৰচিটিটো কি হ'ব, আমাৰ জৈৱ বৈচিত্ৰতা কমি গ'লেই হ'ব, প্লাছ আমাৰ বনানী ধ্বংস কৰি গৈছোঁ, বৰষুণ কমিছে, গৰম বাঢ়িছে, সেইবিলাকে আল্টিমেটলি সেই পৰিৱেশ চেঞ্জৰ কাৰণে আমাৰ ফুড স্কেয়াৰচিটি আহিব। গতিকে আৰু আমি দেখিছোঁ যে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা তেতিয়ালৈকে বাঢ়িব পাৰে। তেতিয়া আমি 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড যদি আমি বাঢ়ি যায়, এতিয়া আমি এভৰি ইয়েৰ পাৰ ডিকেড, এভৰি ইয়েৰ নহয়, 0.06 ডিগ্ৰী চেণ্টিগ্ৰেড বাঢ়ি আছে, চেলচিয়াছ বাঢ়ি আছে। গতিকে 2040 আমাৰ 1.5 ডিগ্ৰী চেণ্টিগ্ৰেড মানে বাঢ়িব বুলি কোৱা হৈছে, আৰু সমুদ্ৰপৃষ্ঠত এতিয়া 76 বা 77 সেণ্টিমিটাৰটো বাঢ়ি যাব। গতিকে তাৰ আমাৰ কনচিকুৱেঞ্চ কি হ'ব আমি নিজে গমেই পাইছোঁ, অলৰেডি ইমানখিনি হওঁতে আমাৰ এই অৱস্থা। আৰু এটা হৈছে কি আমাৰ এইটো সবচে ইম্পৰ্টেণ্ট পইণ্ট কি হৈছে, আমাৰ যিটো বৰ্তমান জেনেৰেশ্যন, এই জেনেৰেশ্যনটো হৈছে আমাৰ জলবায়ু পৰিৱৰ্তন বচাবলৈ ষ্টেপ ল'ব পাৰে। ইয়াৰ পিছত কোনোবাই বিচাৰিলেও ল'ব নোৱাৰে, কাৰণ এইটো লাষ্ট বুলিয়েই ক'ম আমি, লাষ্ট জেনেৰেশ্যন, বৰ্তমান জেনেৰেশ্যনটো। গতিকে আমি যদি এতিয়া কোনো পদক্ষেপ নলওঁ তেতিয়াহ'লে কি হ'ব, ডেফিনেটলি আমি ফিউচাৰত বহুত বেয়া ফিউচাৰ এটা আমি দেখা পাম। আৰু সবতছে ডাঙৰ কথা হৈছে মাছ এডুকেশ্যন, মানে জনসাধাৰণক আমি এৱাৰনেছটো কোৱা যে এইখিনি চবেই জানে গছপুলি ৰুব লাগে, গছ কাটিব নালাগে, এই কৰি কিন্তু শুনিব এফালে, শুনিব এফালে ওলাই দিব। গতিকে আমি যদি এনেকুৱা এটা আমি ইনিচিয়েটিভ ল'ব লাগে যাতে মাছ এডুকেশ্যন মানে গাঁৱত গাঁৱত গৈ গাঁৱৰ মানুহে, কিন্তু দেখা যায় তেওঁলোকে মেইন আমাৰ মানে ভালকৈ কাম কৰি আছে বুলি কওঁ, কাৰণ তেওঁলোকে প্লানটেশ্যনটো কৰে। কিন্তু আমি চিটিজবিলাকত কি হৈছে, আমি বেছি মডাৰ্ণ হৈ গৈছোঁ, আল্টিমেটলি কি হৈছে আমি ইফেক্ট মানে পৰিৱেশত আমাৰ কাৰণে বেছিকৈ মানে মেট্ৰ' চেট্ৰ'টো আছে, বেছি প্ৰভাৱ পৰিছে। গতিকে মাছ এডুকেশ্যনটো আমি যিটো বেচিক লেভেল বা গাঁৱত দিয়াতকৈ গাঁৱতো আমি দিয়ে থাকোঁ, কিন্তু চহৰ অঞ্চলতো মানে আমি মাছ এডুকেশ্যন নিদিলেও আমি পেনাল্টিজ লগাব লাগে, কাৰণ বেছি এডুকেশ্যন মানুহে পেনাল্টিজ চিনি পায়, বেছি মানে তেওঁলোকক বেছি শিক্ষিত কৰিব নোৱাৰি। গতিকে আমি প্লানটেশ্যন কৰাৰ লগে লগে মাছ এডুকেশ্যনটো, মোৰ মতে মাছ এডুকেশ্যন বা জনসাধাৰণক শিক্ষিত কৰাটো বহুত মানে প্ৰকৃততে শিক্ষিত কৰাটো বহুত জৰুৰী।
1: হয়, আপুনি এটা কথা উল্লেখ কৰিছিল বা গছ গছনি ৰোৱা বা বনানীকৰণৰ কথাটো বুজি পাইছোঁ। আপুনি কৈছিল যে যোনটো গ্ৰীণ হাউচ গেছবিলাক বাঢ়ি যায় সেইটো যেতিয়া এটা খেতি হৈ যোৱাৰ পিছত খেতিপথাৰখন জুই লগাই দিয়ে তেতিয়া বহুত বেছি সংখ্যক ধৰক কাৰ্বন ডাইঅক্সাইড বা তেনেকুৱা ধৰণৰ গেছ, সেই বস্তুটো নোহোৱা কৰিবলৈ কি কৰিব পাৰি?
0: সেই বস্তুটো নোহোৱা কৰিবলৈ আমি সেই যে ফচিল ফিউৱেল বাৰ্ণিং কৰিবলৈ যিটো জ্বলা নজ্বলাই আমি যদি সেইখিনিৰ পৰা ছাপ'জ আমি ধান কটা মানে যিটো মানে লেমেনৰ মনটো আহিব ধান কটা ই কৰা আমাৰ নৰাবিলাক আমি জ্বলাই দিয়াতকৈ নৰাবিলাক আমি বেলেগ এটা পদ্ধতি সেইটো কিবা ইউজফুল বস্তুলৈ আমি কনভাৰ্ট কৰি যদি এটা শিল্পও তাৰ পেষ্ট কৰি পেলাই আমি বনাওঁ তেতিয়া সেইখিনি সেইখিনিৰ কাৰণে চৰকাৰৰ পদক্ষেপো লাগিব।
1: আৰু খেতিপথাৰখন পেলাই নথৈ ইটো
0: ইটোপতে যিটো আমি কৰোঁ যে ধানৰ পিছত মাহৰ পিছত এনেকৈতে আমি কৰিম, কিন্তু সেই ষ্ট্ৰবিলাকো যে থাকিব, নৰাবিলাকো থাকিব, সেইখিনিতো মানুহে ভাবিব এতিয়া মই কি কৰিম, জ্বলাই দিব লাগিব সেনেকুৱা। সেই জ্বলাই দিয়াতকৈ সেইখিনি কোনোবাই কালেক্ট কৰি যদি স্মল স্কেল ইণ্ডাষ্ট্ৰিত যদি দি তাৰ পৰা যেনেকৈ আমি মেটেকৰ পৰা বিভিন্ন ধৰণৰ বেগ বনাওঁ, সজোৱা সামগ্ৰী বনাওঁ, সেই নৰাবিলাকৰ পৰা যদি আমি কিবা এটা পদ্ধতিৰে বেলেগ বস্তু বনাব পৰা যায় তেতিয়া আমাৰ ইকনমিকেলি এটা বেনিফিটো হ'ব আৰু আমি পৰিৱেশটো চাই ৰাখিব পাৰিম, মোৰ সেইটো ধাৰণা। হয়।

0: কি হৈছে, আমি মই এতিয়া তেজপুৰতে দেখিছোঁ, মই সদায় দেখি আছোঁ আমাৰ ৱেটলেণ্ডছবিলাক বিভিন্ন ধৰণৰ ফ্লেট, যিটো মানে মডাৰ্ণ কালচাৰ আহিছে, ফ্লেট কালচাৰ, ফ্লেট সেয়া কৰিছে, বনাবলৈ পাৰ্মিশ্যন দিছে। মই বহুত জেগাত গৈ মানে ইনকোৱাৰীও কৰিছিলোঁ, কিন্তু যিহেতু আমি এটা গভৰ্ণমেণ্ট অফিচিয়েল, আমি সেইবিলাক ষ্টেপ ল'ব নোৱাৰোঁ। কিন্তু মই ইনকোৱাৰীও কৰিছিলোঁ বহুত জেগাত, যে এইটো প্ৰপাৰ পাৰ্মিশ্যন লৈ ঘৰ বনাইছেনে নাই। আমি এটা এটা বাউণ্ডেশ্যনত আছোঁ, কিন্তু আমি এনভাইৰমেণ্টেল এক্টিভিষ্ট। মই মানে সেইটো মোৰ ষ্টুডেণ্টকো মোক তোমালোকে মানে মই যিহেতু ইক'লজি এণ্ড ৱাইল্ড লাইফ বায়'লজিষ্ট মানে মোৰ সেয়া হয় ছাবজেক্ট, গতিকে মই ডেফিনেটলি মোৰ এটা কনচাৰ্ণ থাকে এনভাইৰমেণ্টৰ ওপৰত। গতিকে মোৰ ষ্টুডেণ্টক মই যেতিয়া আহে ক্লাছত, মই এইটোৱে কওঁ যে তোমালোকে এনভাইৰমেণ্টেল এক্টিভিষ্ট মানে নিগেটিভ ইম্পেক্ট পৰাকৈ নহয়, পজিটিভলি তোমালোকে প্ৰপাৰ কোনটো এৰিয়াত এনক্ৰোচ হৈছে, কোনটো এৰিয়াত উইদাউট পাৰ্মিশ্যন মানে বা উইদাউট পাৰ্মিশ্যন ইন দ্য চেন্স আপুনি প্ৰপাৰ পাৰ্মিশ্যন লৈ লৈছেনে নাই সেইটোত বনাবলৈ, সেইখিনি যদি আমি এটলিষ্ট ধ্যান দিওঁ তেতিয়াও বহুতখিনি আমি ৰক্ষা কৰিব পাৰিম। মানে মই তেজপুৰ লেভেলৰ কথা কৈছোঁ, ঠিক তেনেকৈ এভৰি মানে এৰিয়াত যদি চবেই এটা এটা ষ্টেপ লয় আমি বহুত বচাব পাৰিম। কিন্তু আমি জানো যে আমি নিজৰ বেছটো গৈ যিমান মডাৰ্ণ হ'লে আল্টিমেটলি আমি বেছত ঘূৰিয়ে আহিব লাগিব, য'ত ট্ৰেডিশ্যনেল মেথড এণ্ড ট্ৰেডিশ্যন ইজ দ্য বেষ্ট ওৱান, মানে একদম চবচে ভাল। গতিকে সেইটো আমি ধ্যান ৰাখিব লাগিব, আমি মেইনলি নিউ জেনেৰেশ্যনক আমি এৱাৰ কৰিব লাগিব।
1: শ্ৰীমতী দাস, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা জৈৱ বৈচিত্ৰতা আৰু জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কে আমি বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাসকলো নিশ্চয় উপকৃত হ'ব পাৰি। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: ধন্যবাদ।
1: শ্ৰোতাই ইমান পৰে বিজ্ঞান চৰা অনুষ্ঠানত জৈৱ বৈচিত্ৰতা আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কত কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা বিনীতা দাসে, অনুষ্ঠানটি যুগুতাই আঁত ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

সাহিত্য সম্রাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে

0: অসমী আই নিজক নবচালে অসমৰ হাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব।
1: পাৰ্বতী প্ৰসাদ বৰুৱাই জন্মগ্ৰহণ কৰিছিল 1904 চনত শংকৰ মাধৱৰ পুণ্যভূমি সোণৰ অসমত। ৰ'দত চিকিমিকাই থকা সোণৰ কুৰচি চিৰজ্যোতিষ্মান হৈ উঠে তেওঁৰ লিখনি আৰু সুৰত।

শ্ৰোতাই, ভূপেন হাজৰিকাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব।

শ্ৰোতাইমান পৰে চনু নিগমৰ কণ্ঠৰ হিন্দী গীত শুনিলে। আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ হোৱাটছআপ যোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথম অনুৰোধটো লৈছোঁ শিৱসাগৰৰ জাজি জামুগুৰিৰ ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া আৰু

দীপেন বৰুৱাৰ, তেওঁলোকে লিখিছে, নমস্কাৰ জনালোঁ। আমি তিনিও আপোনালোকৰ কেন্দ্ৰৰ নতুন শ্ৰোতা। আমি আপোনালোকৰ অনুষ্ঠানসমূহ শুনি বহুত ভাল পাওঁ। আপোনালোক তিনিওকে আকাশবাণী তেজপুৰলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ ভাল লাগিল যে আপোনালোকে আমাৰ অনুষ্ঠানসমূহ শুনি থাকে। আপোনালোকে শুনিব বিচাৰিছে নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ কিনো মৰমৰ জৰীক কেনেকৈ ৰাখিবি ধৰি এই গীতটি, আৰু এই গীতটি তেওঁলোকে জাজিৰ প্ৰণৱ কুমাৰ দত্তলৈ আগবঢ়াইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে গীতসমূহ শুনিবৰ বাবে হোৱাটছআপ যোগে আপোনালোকৰ অনুৰোধসমূহ পঠিয়াই থাকিব। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰ অনুৰূপটি লৈছোঁ, লিখিছে গোলাঘাট বেটিয়নী বাগিচাৰ ৰমেশ পাত্ৰই। তেওঁ লিখিছে প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ তেখেতে নমস্কাৰ জ্ঞাপন কৰিছে। মূৰ্চনা অনুষ্ঠানৰ এজন আগ্ৰহী হিচাপে, শ্ৰোতা হিচাপে মই অনুষ্ঠানটিৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙা কাজিৰঙা গীতটি শুনিবলৈ ইচ্ছা কৰিছোঁ। অনুৰোধ কৰি পঠিওৱা এইগৰাকী ৰমেশ পাত্ৰৰ গীতটি আমি শুনাবলৈ লৈছোঁ। গীতটি তেখেতে ৰেডিঅ' অনুৰাগী শ্ৰোতা মঞ্চৰ চন্দ্ৰকান্ত টাইট, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, অমল বসুমতাৰী, দীপাংকৰ পাত্ৰ, ৰুণু পাত্ৰ, অঞ্জলি বসুমতাৰী আৰু লাকিলৈ

ৰূপে আগবঢ়াইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰমেশ পাত্ৰ। এইদৰে আপোনালোকে গীতটি শুনিবৰ বাবে আপোনালোকে অনুৰোধ কৰি থাকিব আৰু উপহাৰ হিচাপে আগবঢ়াব। আহক আপোনাৰ অনুৰোধৰ গীতটি শুনো।

শ্ৰোতাই শুনি আছে হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। এইবাৰ অনুৰোধটি লৈছোঁ, লিখিছে গোলাঘাট বেটিয়নী বাগিচাৰ, ক্ষমা কৰিব, শিৱসাগৰ জাজি খটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই। তেওঁ লিখিছে, প্ৰতি মূৰ্ছনা নমস্কাৰ জনালোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মুৰব্বীৰ লগতে সমূহ বিষয়া কৰ্মচাৰীলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। তেজপুৰ কেন্দ্ৰৰ প্ৰতিটো অনুষ্ঠানেই মোৰ বৰ প্ৰিয়, অনুষ্ঠানবিলাক শুনি মই বৰ ভাল পাওঁ। তেখেতে আজি অনুৰোধ কৰি পঠিয়াইছে এটি গীত, বোলছবি গানে কি আনে, জানো জানো ময়ো জানো এই গীতটি। গীতটি ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যজ্ঞেশ্বৰ শইকীয়া, গোবিন দত্ত, দিনেশ ভূঞা আৰু বিনুমণি কোচৰ লগতে জাজি জামুগুৰিৰ ৰাতুল গগৈ, দীপেন বৰুৱা আৰু সিদ্ধাৰ্থ শইকীয়ালৈ এই গীতটি আগবঢ়াইছে। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

0: Stay tuned to Times Music YouTube channel.
1: এইবাৰ আমি অনুৰুত্তি লৈছোঁ, লিখিছে অনাতাঁৰ পৰিয়ালৰ হৈ গোলাঘাট, মিছামৰা, লখিমপুৰ, ধেমাজি আৰু জোনাইৰ সদস্যসকলে। তেওঁলোকে লিখিছে প্ৰতিমূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ। নমস্কাৰ, কেন্দ্ৰৰ পৰিয়ালৰ তথা মূৰ্চনা প্ৰেমী শ্ৰোতাসকল, আশা কৰোঁ সকলো কুশলে আছে। জুন মাহৰ 7 তাৰিখে হৈছে পাৰ্বতীপ্ৰসাদ বৰুৱা গীতিকাৰ তেখেতৰ মৃত্যু দিৱস। গীতিকবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলে শুনিব বিচাৰিছে যিকোনো এটি গীত। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আপোনালোকৰ অনুৰোধৰ গীতটি শুনিবৰ বাবে। আপোনালোকে অনুৰোধ কৰি থাকিব। আৰু সদস্যসকল হ'ল, এইখিনিতে মই কৈ দিছোঁ, অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, উবন্তি টাইট, বিনোদ গগৈ, সোণাৰাম লালুং, বিমল বসুমতাৰী, টুটুমণি নাথ, প্ৰস্তুতি শৰ্মা আৰু প্ৰণতি দত্ত, অনাতাঁৰ মৰম পৰিয়ালৰ হৈ। আহক আপোনালোকৰ অনুৰোধৰ গীতটি শুনি লওঁ।
2: ১৯৫০ চনৰ ফাগুন মাহত পাৰ্বতীপ্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিক গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

শ্ৰোতাই শুনি আছে, হোৱাটছআপ যোগে অনুৰোধ কৰি পঠোৱা গীতৰ অনুষ্ঠান মূৰ্ছনা। এইবাৰ আমি আন এটি অনুৰোধ লৈছোঁ। অনুৰোধটি আমালৈ পঠিয়াইছে অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ সদস্যসকল, যোৰহাটৰ মাছখোৱাৰ সদস্যসকলে আমালৈ অনুৰোধ কৰি পঠিয়াইছে। সদস্যসকলৰ মই নামবোৰ কৈ দিছোঁ। পৰিয়ালৰ সদস্যসকল হ'ল দেৱ দত্ত, কুমাৰ মনোজ দিহিঙীয়া আৰু নীলোৎপল দুৱৰা। তেওঁলোকে লিখিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ তেওঁলোকে শুনি ভাল পায় আৰু তেওঁলোকে শুনিব বিচাৰিছে খগেন মহন্তৰ এটি বিহুগীত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে আপোনালোকে আপোনালোকৰ অনুৰোধৰ গীতটি শুনিবলৈ হোৱাটছআপ যোগে আপোনালোকৰ অনুৰোধবোৰ পঠিয়াই থাকিব। আহক এইখিনিতে শুনি লওঁ খগেন মহন্ত, অৰ্চনা মহন্ত আৰু সংগীতসকলৰ কণ্ঠৰ এই গীতটি।

আজিলৈ ইমানতে অন্ত পৰিল শ্ৰোতাসকলে হোৱাটছআপ যোগে অনুৰোধ কৰা অনুষ্ঠান মূৰ্ছনা। আশা ৰাখিছোঁ এইদৰে আপোনালোকে প্ৰিয় গীতটি শুনিবৰ বাবে হোৱাটছআপ যোগে অনুৰোধ কৰি থাকিবে। আপোনালোকৰ আন্তৰিকতা আৰু মৰমে আমাৰ মূৰ্ছনা অনুষ্ঠানটি জীপাল কৰি তুলিব। ধন্যবাদ। আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া গুপ্ত বোলছবিৰ উদিত নাৰায়ণ আৰু সুনীতা ৰাও লগতে সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই, হিন্দী বোলছবি গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ গুপ্ত বোলছবিৰে সাধনা সৰগম আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ এয়া বীৰ জাৰা বোলছবিৰ, লতা মংগেশকাৰ আৰু ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠৰ এই গীতটি।

এবাৰ আগবঢ়াইছোঁ এয়া বীৰ জাৰা বুল ছবিৰে উদিত নাৰায়ণ আৰু লতা মঙ্গেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা ইমান পৰে হিন্দী বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজিৰ এই বিয়লি অধিৱেশনৰো অন্ত পৰিল। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন

দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত খগেশ বে আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। কাইলৈৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 AM-তে। এই প্ৰতিশ্ৰুতিৰে ডিউটিৰ মত থকা প্ৰচাৰণ সহযোগী অল্পনা শইকীয়াৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই শান্তনু শইকীয়া আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।